31 মিনিট 45 সেকেন্ড গৈছে। সমূহ শ্রোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিবেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজৰ লগতে নিউজ অন এআইআৰ মোবাইল এপযোগেৰেও।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, ষ্টুডিঅত মই আশাদীপা শইকীয়া। মোৰ সৈতে এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত অৰ্চনা দেৱী, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, শ্বেখ আব্দুল্লা আহমেদ, হৰমোহন বৰ্মন আৰু মায়ামণি শৰ্মা, আৰু ট্ৰান্সমিটাৰত আছে মিথিলেশ কুমাৰ ৰঞ্জন আৰু তিলক চন্দ্ৰ ডেকা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছো ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

প্ৰথমে শুনাবলৈ লৈছো আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা আজি প্ৰচাৰ হবলগীয়া অনুষ্ঠানসূচীৰ বিষয়ে। আজি পুৱা 6:15 অনিমা গোহাঁইৰ কণ্ঠৰ ভজন, পুৱা 6:20 আৰু নিশা 8:15 দিলীপ ডেকাৰ কণ্ঠৰ লোকগীত, পুৱা 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, পুৱা 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, পুৱা 7:50 নিউ পাটৰি, 9:15 ছবিৰ গীতৰ অনুষ্ঠান ৰূপালী ঢৌ।

দ্বিতীয় অধিবেশনৰ দিনৰ 11:30 বজাৰ গীতিমালিকাৰ গীত অনুষ্ঠানৰ শিল্পী ৰুবি সিংহ, মহানন্দ মজুমদাৰ বৰুৱা, ৰীতা বৰুৱা, প্ৰতুল শৰ্মা আৰু বনজ্যোৎস্না বৰুৱাৰ কণ্ঠৰ গীত। দিনৰ 12:10 বজাৰ পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আশক গীত, বন্দেগী কি গীত অৰ ভজন, সবৰং, তৰন্নম আৰু গীতিকা। বিয়লি 3:00 বজাত আকাশবাণী ৰেইনবৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

বিয়লি 5:10 পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত 6:10 আছে অসমীয়া কথিকা পৰিৱেশৰ প্ৰতি সজাগতা আৰু আমাৰ দায়িত্ব যুগুতাই আগবঢ়াব জেউতি পাঠকে। সন্ধিয়া 6:30

মিনিটত শরীৰ আৰু স্বাস্থ্য শিতানত যোগ বিশেষজ্ঞ জয়ন্তী চক্ৰৱৰ্তীৰ সৈতে যোগাভ্যাস আৰু সুস্বাস্থ্য এই বিষয়ে কথা পাতিব স্নেহা পাঠকে। 7:45 ন প্ৰতিভা শিতানত উদীয়মান কণ্ঠশিল্পী অনামিকা দাসৰ সৈতে সাক্ষাৎকাৰ। অনুষ্ঠানটিৰ আগ ধৰিব শ্ৰুতি ডেকাই। 7:10 চৰকাৰৰ দ্বাদশ বৰ্ষপূৰ্তি উপলক্ষে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ এক বিশেষ অনুষ্ঠান শুনিবলৈ পাব। লগতে আছে নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান। নিশা 8:30 ভজনৰ অনুষ্ঠান, 9:30 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু, আৰু নিশা 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ৰুমাদেৱী কলিতাৰ কণ্ঠৰ খেয়াল ৰাগ ইয়ামান।

এতিয়া শুনাবলৈ লৈছো আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা আজি প্ৰচাৰ হবলগীয়া অনুষ্ঠান সূচীৰ বিষয়ে। দিনৰ 12:30 বজাৰ আইদেউৰ বুলনি অনুষ্ঠানত শুনিবলৈ পাব সেউজ আবাহন শীৰ্ষক এখনি আলেখ্য। আলেখ্যখনিৰ ৰচনা ডঃ বন্দনা খাটনিয়াৰ, প্ৰযোজনা পৰিণীতা শইকীয়াৰ, প্ৰযোজনা সহযোগী ৰুণামণি বৰা। দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত প্ৰচাৰ কৰা হ'ব মনোৰম তীৰ্থস্থান ঐতিহাসিক ধাৰেশ্বৰ দেৱালয়, এখনি প্ৰামাণ্য আলেখ্য। আগবঢ়াব ভাৰ্গৱ কলিতা আৰু শাশ্বতী তালুকদাৰে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 9:20 বজাত প্ৰভাতী তৰংগ অনুষ্ঠানৰ বিষয়, ভৱিষ্যৎ প্ৰজন্মৰ সুৰক্ষাৰ বাবে নিজৰ দায়িত্ব পালন কৰোৱা হওক, অনুষ্ঠানটিৰ আঁত ধৰিব সীমান্ত বাৰ্মাই। সন্ধিয়া 6:10 বজাৰ কৃষিজগত অনুষ্ঠানত পৰিৱেশ ৰক্ষাত কৃষকৰ দায়িত্ব, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডঃ কাবেৰী মহন্ত আৰু সমীৰণ পাঠকে। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। নিশা 9:02 বজাৰ উপন্যাস পাঠ অনুষ্ঠানত শুনিবলৈ পাব জলপৰিমৰ পানচয় উপন্যাসৰ ধাৰাবাহিক পাঠৰ তৃতীয় খণ্ড, ৰচনা দিলীপ ফুকনৰ, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰিছো অনিমা গোহাঁইৰ কণ্ঠৰ এটি ভজন।

শ্ৰোতাসকলে অনিমা গোহাঁইৰ কণ্ঠৰ এটি ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছো দিলীপ ডেকাৰ কণ্ঠৰ দুটি লোকগীত।

শ্ৰোতাসকলে দিলীপ ডেকাৰ কণ্ঠৰ দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। এতিয়া আগবঢ়াইছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত আৰম্ভণিতে শুনাবলৈ লৈছো কুমাৰ চানুৰ কণ্ঠত দিলৱালে ছবিখনৰ পৰা এটি গীত। গীতৰ কথা সমীৰৰ আৰু গীতটিৰ সংগীত কৰিছে নাদিম শ্ৰৱণে।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো মুকেশৰ কণ্ঠত স্বপ্ন কি সদাগৰ। এই ছবিখনৰ পৰা এটি গীত, গীতৰ কথা শৈলেন্দ্ৰৰ আৰু গীতটিৰ সংগীত কৰিছে শংকৰ জয়কিষণে।

শ্ৰোতাসকলে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা শুনি আছে পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো ছালাম ছবিখনৰ পৰা আশা ভোছলে আৰু কুমাৰ চানুৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা মদন পালৰ আৰু গীতটিৰ সংগীত কৰিছে নাদিম শ্ৰাৱণে।

খিচৰি মঞ্জিল এই ছবিখনৰ পৰা মহম্মদ ৰফি আৰু আশা ভোছলেৰ কণ্ঠৰ এটি গীত শুনাবলৈ লৈছো, গীতৰ কথা মজৰুৰ।

অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো শ্ৰী 420 এই ছবিখনৰ পৰা মান্নাদেৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা শৈলেন্দ্ৰ আৰু গীতটিৰ সংগীত কৰিছে শংকৰ জয়কিষাণে।

0: মধুবন অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি কৈছো অংকুৰজ্যোতি শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ চুৰাটত 18,800 কোটিৰো অধিক টকা ব্যয়সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু ব্ৰিটেইনৰ বিদেশ মন্ত্ৰী ইয়েভেদ কুপাৰে কালি নতুন দিল্লীত ভাৰত ব্ৰিটেইন দৃষ্টিভংগী 2035ৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে প্ৰথমখন বাৰ্ষিক বৈঠকত মিলিত হয়। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰা মন্ত্ৰীসকলে আজি শপত গ্ৰহণ কৰিব। নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানৰ তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতলৈ আহিব আৰু ল'ৰাৰ 18 বছৰ অনূৰ্ধ এছিয়া কাপ হকী টুৰ্ণামেণ্টৰ ছেমিফাইনেলত আজি ভাৰত চিৰবৈৰী পাকিস্তানৰ মুখামুখি হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাট আৰু দমন ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ চুৰাটত 18,800 কোটিৰো অধিক টকা ব্যয়সাপেক্ষ পথ, শক্তি আৰু ঔদ্যোগিক খণ্ডৰ ভালেমান উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে লগতে চুৰাটত 200খন বিচনাযুক্ত এখন ESIC চিকিৎসালয় মুকলি কৰিব। সন্ধিয়াৰ ভাগত তেওঁ দমনলৈ যাব আৰু তাত 2,970 কোটি টকা ব্যয়সাপেক্ষ বহুকেইটা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত স্বাস্থ্য, অসামৰিক বিমান পৰিবহণ, পৰ্যটন, আন্তঃগাঁথনি, যোগাযোগ আৰু জনকল্যাণ খণ্ডৰ প্ৰকল্প অন্যতম। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে নমো বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন আৰু নমো চিকিৎসালয়কে ধৰি প্ৰায় 1,340 কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। বিমানবন্দৰৰ এই নতুন টাৰ্মিনেলে দমনৰ আঞ্চলিক বিমান যোগাযোগ অধিক উন্নত কৰাৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশতো অৰিহণা যোগাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব যোগাসন প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী খেলুৱৈসকলে স্বদেশলৈ উভতি যোৱাৰ পাছত আয়ুষ মন্ত্ৰালয়ৰ যোগ 365 অভিযানৰ গোলকীয় এম্বেচেডৰ হ'বলৈ আহ্বান জনাইছে। আহমেদাবাদত এই প্ৰতিযোগিতাৰ উদ্বোধনী কাৰ্যসূচীত ভাষণ দি শ্ৰীমোদীয়ে কয় যে আয়ুষ মন্ত্ৰালয়ে গোটেই বছৰজুৰি যোগ আৰু যোগৰ সৈতে জড়িত হৈ থকাৰ লগতে জনসাধাৰণৰ মাজত উন্নত স্বাস্থ্যৰ জীৱনশৈলীৰ আদৰ্শ প্ৰসাৰৰ উদ্দেশ্যে যোগ 365 অভিযান মুকলি কৰিছে। প্ৰধানমন্ত্ৰীয়ে প্ৰতিযোগিতাৰ বাহিৰেও যোগ সন্দৰ্ভত সজাগতা বৃদ্ধিত সহযোগিতা আগবঢ়াবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলক আহ্বান জনায়। আহমেদাবাদত পোনপ্ৰথমবাৰৰ বাবে আয়োজিত বিশ্ব যোগাসন প্ৰতিযোগিতাত 60খনৰো অধিক দেশৰ 400ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। কালি আৰম্ভ হোৱা এই প্ৰতিযোগিতাৰ অহা 8 জুনত সামৰণি পৰিব আৰু এই প্ৰতিযোগিতা যোগাসনক আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়ালৈ উন্নত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হ'ব।
2: इस चैंपियनशिप के माध्यम से योगासन को एक कॉम्पिटिटिव स्पोर्ट्स के रूप में नई पहचान मिलेगी। मुझे विश्वास है कि भविष्य में योगासन भी अंतर्राष्ट्रीय खेलकूद में अपनी जगह बनाएगा, चाहे ओलंपिक्स हो या मल्टी स्पोर्ट्स इवेंट्स हो। और निश्चित तौर से इसमें इस पहली वर्ल्ड योगासन चैंपियनशिप

0: लीडरशिप की बहुत बड़ी भूमिका होगी।
1: বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰ আৰু ব্ৰিটেইনৰ বিদেশ মন্ত্ৰী ইয়াভেট কোপাৰে কালি নতুন দিল্লীত ভাৰত ব্ৰিটেইন দৃষ্টিভংগী 2035ৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে প্ৰথমখন বাৰ্ষিক বৈঠকত মিলিত হয়। দুয়োগৰাকী মন্ত্ৰীয়ে ভাৰত ব্ৰিটেইন দৃষ্টিভংগী 2035ৰ পাঁচটা স্তম্ভ বিকাশ, প্ৰযুক্তি আৰু উদ্ভাৱন, প্ৰতিৰক্ষা আৰু সুৰক্ষা, জলবায়ু আৰু পৰিষ্কাৰ শক্তি তথা শিক্ষাৰ অধীনত হৈ থকা অগ্ৰগতি সন্দৰ্ভত বিতংভাৱে পৰ্যালোচনা কৰে। মন্ত্ৰী দুগৰাকীয়ে ব্যাপক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তিৰ ফলত সৃষ্টি হোৱা সুবিধাসমূহৰ আদৰণি জনায় আৰু এইসমূহৰ শীঘ্ৰে কাৰ্যকৰীকৰণৰ আশা প্ৰকাশ কৰে। তেওঁলোকে কৃত্ৰিম বুদ্ধিমত্তা আৰু জটিল খনিজ ক্ষেত্ৰকে ধৰি ভাৰত ব্ৰিটেইন প্ৰযুক্তি সুৰক্ষা উদ্যমৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন উদ্যমৰ অগ্ৰগতি সন্দৰ্ভত সন্তুষ্টি প্ৰকাশ কৰে। প্ৰতিৰক্ষা আৰু সুৰক্ষাৰ ক্ষেত্ৰত মন্ত্ৰী দুগৰাকীয়ে বিকাশৰ গতিৰ লগতে আৰু দুয়োখন দেশৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহত সামৰিক প্ৰশিক্ষকৰ আদান প্ৰদানকে ধৰি ন ন বিকাশক আদৰণি জনায়। তেওঁলোকে শিক্ষাত দ্বিপাক্ষিক সহযোগিতাৰ সবাতোকে সফল স্তম্ভ হিচাপে অভিহিত কৰি শিক্ষা বিষয়ত প্ৰথম মন্ত্ৰী পৰ্যায়ৰ আলোচনা অনুষ্ঠিত কৰিবলৈ সন্মতি প্ৰকাশ কৰে। মন্ত্ৰী দুগৰাকীয়ে ভাৰত ব্ৰিটেইন জলবায়ু অংশীদাৰিত্বৰ প্ৰয়োজনীয়তাক স্বীকৃতি প্ৰদান কৰে। আলোচনাত পাৰস্পৰিক গুৰুত্ব আৰু সহযোগিতাৰ বিভিন্ন আঞ্চলিক তথা আগলৈকে বিষয় সন্দৰ্ভতো বিতংভাৱে আলোচনা কৰা হয়। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সম্প্ৰসাৰিত নতুন মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা প্ৰকাশ কৰিছে। সামাজিক মাধ্যম এক্সযোগে মুখ্যমন্ত্ৰীয়ে কালি শপত গ্ৰহণ কৰিবলগীয়া 12গৰাকী মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিছে। সম্প্ৰসাৰিত মন্ত্ৰীসভাত অশ্বিনী ৰায় চৰকাৰ, অশোক সিংঘল, বিমল বৰা, বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্লবৰুৱা, কৌশিক ৰায়, কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, পীযুষ হাজৰিকা, ডাঃ অনুজ পেগু আৰু সুশান্ত বৰগোহাঁয়ে স্থান লাভ কৰিছে। ইপিনে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অসম মন্ত্ৰীসভাৰ শপত গ্ৰহণ কাৰ্যসূচীৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰৰ আমন্ত্ৰণ মৰ্মে নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানাল তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতলৈ আহিব। এই ভ্ৰমণৰ সময়ত শ্ৰীখানালে নতুন দিল্লীত ডঃ এছ জয়শংকৰক সাক্ষাৎ কৰিব। এখন বিজ্ঞপ্তিত নেপালৰ বিদেশ মন্ত্ৰালয়ে কৈছে যে এই ভ্ৰমণৰ সময়ছোৱাত দুয়োপক্ষই বাণিজ্য, বিনিয়োগ, যোগাযোগ, শক্তি আৰু দেশ দুখনৰ মাজৰ জনসাধাৰণৰ সম্পৰ্ক উন্নীত কৰাকে ধৰি গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন বিষয় সন্দৰ্ভত বিতংভাৱে আলোচনা কৰিব। আজি সমগ্ৰ বিশ্বত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হৈছে। পৃথিৱীত জীৱন ৰক্ষাৰ বাবে সজাগতা গঢ়ি তোলাৰ বাবে ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ অংশ হিচাপে 1973 চনৰ পৰা প্ৰতি বছৰে 5 জুন তাৰিখে এই দিৱস পালন কৰা হয়। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দৰ যাদৱ আৰু বিভাগটোৰ ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে এক পেৰ মা কে নাম অভিযানৰ অধীনত ৰাষ্ট্ৰীয় ৰাজধানীৰ মৈদানগুৰিৰ নমো অক্সিজেন পাৰ্কত গছপুলি ৰোপণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী, মুখ্যমন্ত্ৰী, মন্ত্ৰী, সাংসদ, বিধায়কে ৰাজ্যিক পৰ্যায়ৰ বিশ্ব পৰিৱেশ দিৱসৰ ভিন ভিন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ভাৰতৰ সৈতে ৰাছিয়াৰ কৌশলগত অংশীদাৰিত্বক প্ৰশংসা কৰি কয় যে ৰাছিয়াৰ সৈতে ভাৰতক সহযোগিতা হ্ৰাস কৰিবলৈ বাধ্য কৰাবলৈ পশ্চিমীয়া প্ৰচেষ্টাসমূহ অসাৰ আৰু বিশ্বৰ স্থিতিশীলতাৰ বাবে ক্ষতিকাৰক। বিশ্বৰ আগশাৰীৰ সংবাদ সংস্থাসমূহৰ মুৰব্বীসকলৰ সৈতে কালি হোৱা এক মত বিনিময়ত পুটিনে ভাৰতৰ অৰ্থনৈতিক বিকাশ আৰু ইয়াৰ স্বতন্ত্ৰ বৈদেশিক নীতিক প্ৰশংসা কৰি কয় যে ৰাছিয়াই দেশখনৰ সৈতে নিজৰ অৰ্থনৈতিক সংযোগ বৃদ্ধিৰ বাবে বদ্ধপৰিকৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে যি কঠোৰ পৰিশ্ৰম কৰি আহিছে তাৰ ফল ভাৰতৰ অৰ্থনৈতিক বিকাশত পৰিলক্ষিত হৈছে বুলিও তেওঁ উল্লেখ কৰে। বিধি বলবৎকাৰী সঞ্চালকালয়ে ম্যানমাৰৰ পৰা বাৰ্মিজ চুপাৰী সৰবৰাহ আৰু 970 কোটি টকাৰ অধিক অপৰাধৰ উপাৰ্জনৰ ধন সৰবৰাহৰ সৈতে জড়িত এটা গোচৰ সন্দৰ্ভত মিজোৰামৰ চাম্পায়াৰ 9টা স্থানত তালাচী চলায়। সংস্থাটোৱে জনোৱা মতে তদন্তত প্ৰকাশ পাইছে যে ম্যানমাৰৰ নাগৰিকে জোখোৱাথৰ আৰু চাম্পায়াৰ জৰিয়তে শুল্ক নিষ্পত্তি অবিহনে টিয়াও নদী পাৰ হৈ ভাৰতলৈ শুকান চুপাৰী সৰবৰাহ কৰিছিল। সংস্থাটোৱে প্ৰকাশ কৰে যে স্থানীয় লোকসকলে চোৰাং চুপাৰী চাম্পায়াৰ গুদামত মজুত কৰি অসম মিজোৰাম সীমান্তৰ ফায়াৰিং তেলৈ যাতায়াতৰ সমন্বয় সাধন কৰে। এই কাম কাজৰ বাবে অসমৰ শিলচৰৰ ব্যৱসায়ী আৰু বিত্তীয় সাহায্য প্ৰদান কৰিয়ে বেংকিং চেনেলৰ জৰিয়তে মিজোৰামৰ কিছু স্থানীয় লোকৰ একাউণ্টত বৃহৎ পৰিমাণৰ ধন প্ৰেৰণ কৰিছিল। তদন্তকাৰী সংস্থাটোৱে উল্লেখ কৰে যে 2021 চনৰ পৰা 2024 চনলৈকে চাম্পাই জিলাত চুপাৰী সৰবৰাহৰ বাবে অবৈধ প্ৰমাণ পত্ৰ আৰু ভুৱা শুল্ক নিষ্পত্তিৰ নথি ব্যৱহাৰ কৰি জি এছ টিৰ অধীনত পঞ্জীয়ন নকৰা সত্বেও জালিয়াতিৰে 251,19,00,000 টকা মূল্যৰ এছ ডি এছ টি আৰু 86,25,00,000 টকাৰ ইউ এ বিল প্ৰস্তুত কৰিছিল বুলি তদন্তত প্ৰকাশ পাইছে। 1987 চনৰ অৱসৰপ্ৰাপ্ত আই এছ বিষয়া তৰুণ কাপুৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপদেষ্টা হিচাপে এবছৰ কাৰ্যকাল বৃদ্ধিৰ বাবে নিযুক্তি সম্পৰ্কীয় কেবিনেট সমিতিয়ে অনুমোদন জনাইছে। কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে জনোৱা মতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত শ্ৰীকাপুৰৰ বৰ্ধিত কাৰ্যকাল অহা 10 জুনৰ পৰা আৰু এবছৰৰ বাবে কাৰ্যকৰী হ'ব। লোকসভাৰ অৱসৰপ্ৰাপ্ত সচিব প্ৰধান তথা সাংবিধানিক বিশেষজ্ঞ সুভাষী কাশ্যপে দীৰ্ঘদিনীয়া অসুস্থতাৰ পাছত কালি নতুন দিল্লীত 97 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ এক দেশ এক নিৰ্বাচনৰ আইনী কাঠামো প্ৰস্তুত কৰিবলৈ ভূতপূৰ্ব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠিত উচ্চ পৰ্যায়ৰ সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ল'ৰাৰ 18 বছৰ অনুৰ্ধ এছিয়া কাপ হকী টুৰ্ণামেণ্টৰ ছেমি ফাইনেলত আজি ভাৰত চিৰবৰী পাকিস্তানৰ মুখামুখি হ'ব। খেলখন জাপানৰ কাকামি ঘৰা হকী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ চুৰাটত 18,800 কোটিৰো অধিক টকা ব্যয়সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰ আৰু ব্ৰিটেইনৰ বিদেশ মন্ত্ৰী ইয়েভেট কুপাৰে কালি নতুন দিল্লীত ভাৰত ব্ৰিটেইন দৃষ্টিভংগী 2035ৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে প্ৰথমখন বাৰ্ষিক বৈঠকত মিলিত হয়। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰা মন্ত্ৰীসকলে আজি শপত গ্ৰহণ কৰিব। নেপালৰ বিদেশ মন্ত্ৰী সুশীল খানা তিনিদিনীয়া কৰ্মসূচীৰে আজি ভাৰতলৈ আহিব আৰু ল'ৰা 18 বছৰ অনুৰোধ হৈছে কাম হকী টুৰ্ণামেণ্টৰ ছেমি ফাইনেলত আজি ভাৰত চিৰবৰী পাকিস্তানৰ মুখামুখি হ'ব। আমাৰ ইন্দ্ৰবাতৰি ইমানতে হৈ গ'ল।

মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰিছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো পম্পী বৰাৰ কণ্ঠৰ এটি গীত।

শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ এয়া সুৰেশ হাতীমৰীয়াৰ কণ্ঠৰীতি গীত। গীতৰ কথা হীৰেণ গোহাঁইৰ।

শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ এয়া দেৱজিৎ সাহাৰ কণ্ঠৰ গীত।

আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ মিন বাতৰি। অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগত খালী হোৱা তেওঁন্নতা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগতে 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্লমা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰণৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থীক মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্সক বিষয় হিচাপে লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেশ্যন গ্ৰেড 2 পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেমগ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যন ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয় লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকাৰ লগতে অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিল ৰেট, মেণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ'ৰ টিভি, ইলেক্ট্ৰনিক মেকানিক, মেকানিক মটৰ ভেহিকেল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন অৰ এয়াৰ কণ্ডিচনিং মেকানিক, ইয়াৰে যিকোনো ট্ৰেডত ITR চাৰ্টিফিকেট থকা হ'ব লাগিব নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্লমা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চ ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে AFCET 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। নিউজ বাতৰি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:55 আঞ্চলিক বাতৰি আৰু 8 বজাৰ পৰা সমাচাৰ প্ৰভাত, মৰ্ণিং নিউজ আৰু নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, বাতৰিৰ সৈতে মই অংকুৰজ্যোতি শৰ্মা। মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম মন্ত্রীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্রী আজি শপথ গ্ৰহণ কৰিব। খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তর্জাতিক কলা মন্দিৰত 3:12 হবলগীয়া অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নতুন মন্ত্ৰীসকলক শপথ বাক্য পাঠ কৰোৱাব। মুখ্যমন্ত্রী ডক্টৰ শর্মাই কালি সম্প্ৰসাৰিত মন্ত্রীসভাত স্থান লাভ কৰা NDAৰ 12গৰাকী বিধায়কৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে। ইয়াৰে 11গৰাকী বিজেপিৰ আৰু 1গৰাকী অসম গণ পৰিষদৰ। সম্প্ৰসাৰিত মন্ত্ৰীসভাত গোলোকগঞ্জৰ অশ্বিনী ৰায় চৰকাৰ, ঢেকিয়াজুলিৰ অশোক সিংহল, টিংখাঙৰ বিমল বৰা, তামোলপুৰৰ বিশ্বজিৎ দৈমাৰী, নলবাৰীৰ জয়ন্ত মল্লবৰুৱা, লক্ষীপুৰৰ কৌশিক ৰায়, অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্ত, পাথৰকান্দিৰ কৃষ্ণেন্দু পাল, মঙলদৈৰ নীলিমা দেৱী, জাগীৰোডৰ পীযুষ হাজৰিকা, ধেমাজিৰ ডাঃ ৰণোজ পেগু আৰু ডিমৌৰ সুশান্ত বৰগোহাঁয়ে স্থান লাভ কৰিছে। প্ৰথমবাৰৰ বাবে মন্ত্ৰিত্ব লাভ কৰা সুশান্ত বৰগোহাঁয়ে সাংবাদিকৰ আগত এনেদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।
2: ইয়াতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে অতিৰিক্ত দায়িত্ব দিছে আৰু মই আগতেও কৈছো, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ বিধায়িনী দল সদায় শক্তিশালী। মন্ত্ৰী হোৱাটো এটা অতিৰিক্ত দায়িত্ব আৰু বিশেষকৈ আমি ৰাজ্যখনৰ কাৰণে কাম কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি উপযুক্ত বুলি ভাবি দায়িত্ব দিছে, দলৰ সভাপতিয়ে যি উপযুক্ত বুলি ভাবি দায়িত্ব দিছে আৰু আমাৰ কেন্দ্ৰীয় নেতৃত্বই যেনেধৰণে অনুমোদন জনাইছে, মই ভাবো অনাগত দিনত অসমখনৰ কাৰণে কাম কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যি সপোন অসমক ভাৰতৰ এখন শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰাৰ ক্ষেত্ৰত তাত আমিও আমাৰ কৰ্মযোগেদি সহযোগিতা কৰা যাব বা সহযোগিতা কৰিম।
1: আজি বিশ্ব পৰিৱেশ দিৱস। এই দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈও অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিৱেশৰ বনানীকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। সমগ্ৰ শিক্ষা অসমেও বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সকলো জিলাৰ জিলা মিছন সমন্বয়ক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। এই অনুসৰি আজিৰে পৰা 30 জুনলৈ ইক' ক্লাবছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্ৰীষ্ম শিবিৰ অনুষ্ঠিত হ'ব। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ 3য় সংস্কৰণ ৰূপায়ণ কৰা হ'ব। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ 28,36,232 গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ শিৱসাগৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত কালি শিৱসাগৰ নগৰত সজাগতামূলক বাতৰ নাট পৰিৱেশন কৰা হয়। ৰামধেনু নাট্যগোষ্ঠীয়ে পৰিৱেশন কৰা নাটখনৰ জৰিয়তে প্লাষ্টিকৰ সীমিত ব্যৱহাৰ, সঠিক জাবৰ নিষ্কাশন ব্যৱস্থা, প্ৰদূষণমুক্ত পৰিৱেশ গঢ়ি তোলা আৰু গছপুলি ৰোপণৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টিৰ প্ৰয়াস কৰা হয়। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গোলাঘাট জিলাৰ মেৰাপানীৰ দৈয়াং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ব্যতিক্ৰমী কাৰ্যসূচী অনুষ্ঠিত হয়। সামাজিক বনানীকৰণ গোলাঘাট সংমণ্ডলৰ সজন্যত তথা দৈয়াং কেন্দ্ৰীয় সংগীত মহাবিদ্যালয় আৰু নৱৰস কলা কেন্দ্ৰৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত পৰিৱেশ সজাগতা বিষয়ক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ 150ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ছাত্ৰ ছাত্ৰীসকলে প্লাষ্টিকমুক্ত পৃথিৱী, মানুহ আৰু প্ৰকৃতিৰ মাজৰ ভাৰসাম্যতা আদি বিষয়ত চিত্ৰ অংকন কৰি পৰিৱেশ সংৰক্ষণৰ শক্তিশালী বাৰ্তা দিয়ে। কামৰূপ জিলাৰ বকোত মীন আইন ভংগ কৰি ব্ৰহ্মপুত্ৰ নদত পোনা আৰু কণী থকা মাছ ধৰি থকা মাছমৰীয়াৰ বিৰুদ্ধে মীন বিভাগৰ নিৰ্দেশত এক বিশেষ অভিযান চলোৱা হয়। এই অভিযানত বিভিন্ন প্ৰকাৰৰ কেইবাখনো মাছ ধৰা জাল আৰু চেপা জব্দ কৰা হয়। কামৰূপৰ চমৰীয়া সমষ্টি

মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সীৰ 1026 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

0: আজি ভাৰত আৰু পাকিস্তানৰ খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন মন্ত্রীসভাত স্থান লাভ করা বারোগারী মন্ত্রী আজি শপথ গ্রহণ করব। খানাপাড়ার জ্যোতি বিষ্ণু আন্তর্জাতিক কলা মন্দিরত দিনের 12:45 হবল অনুষ্ঠানত রাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই নতুন মন্ত্রীসল শপথ বাক্য পাঠ করব। মুখ্যমন্ত্রী ডক্টর শর্মায় কালি সম্প্রসারিত মন্ত্রীসভাত স্থান লাভ করা এন ডি এ 12 বিধায়কর নাম আনুষ্ঠানিকভাবে ঘোষণা করে। ইয়ারে 11 বিজেপির আর 1 গণ পরিষদর সম্প্রসারিত মন্ত্রীসভাত গোলকগঞ্জৰ অশ্বিনী রায় সরকার, ঢেকিয়াজুলিৰ অশোক সিংহল, টিংখাঙৰ বিমল বৰা, তামুলপুৰৰ বিশ্বজিৎ দৈমাৰী, নলবাৰীৰ জয়ন্ত মল্লবৰুৱা, লক্ষীপুৰৰ কৌশিক ৰায়, কলিয়াবৰৰ কেশৱ মহন্ত, পাথাৰকান্দিৰ কৃষ্ণেন্দু পাল, মঙলদৈৰ নীলিমা দেৱী, জাগীৰোডৰ পীযুষ হাজৰিকা, ধেমাজিৰ ডাঃ অনুজ পেগু আৰু ডিমৌৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে স্থান লাভ কৰিছে। পুনৰবাৰ মন্ত্ৰিত্ব লাভ কৰা গণ পৰিষদৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই সাংবাদিকৰ আগত এনেদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।
1: কলিয়াবৰৰ ৰাইজে যিহেতু মোক পুনৰ 20 বছৰৰ পিছত আকৌ এবাৰ দায়িত্ব দিছে, মই কলিয়াবৰবাসী প্ৰত্যেকজনৰ কাৰণে মই একেধৰণে একে মনোভাৱেৰে কাম কৰি যাম। মুখ্যমন্ত্ৰীয়ে আমাক যি দায়িত্ব দিয়ে সেয়ে বহুত ডাঙৰ দায়িত্ব বুলি লৈ আগবাঢ়ি যাম। শপত গ্ৰহণ অনুষ্ঠান হোৱাৰ পিছত নিশ্চয় কেবিনেট হ'ব, গতিকে কেবিনেটৰ পিছতেই মুখ্যমন্ত্ৰীৰ দিগদৰ্শনত আমি মাৰ্গদৰ্শনত আমি ভৱিষ্যত পৰিকল্পনাৰ কাৰণে আগবাঢ়ি যাম।
0: আজি বিশ্ব পরিবেশ দিবস। পৃথিবী আৰু প্ৰকৃতিৰ সুৰক্ষাৰ বাবে ইতিবাচক পৰিবেশ সম্পৰ্কীয় কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে বিশ্বজুৰি সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই দিবস পালন কৰা হয়। 1973 চনৰ পৰা ৰাষ্ট্ৰসংঘৰ পৰিবেশ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতি বছৰে 5 জুনত এই দিবস পালন কৰি অহা হৈছে। এইবাৰ দিবসৰ বিষয়বস্তু হৈছে প্ৰকৃতিৰ পৰা অনুপ্ৰেৰণা লাভ, আমাৰ জলবায়ু আৰু আমাৰ ভৱিষ্যতৰ বাবে। বিশ্ব পৰিবেশ দিবসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈও অধিক মহিলাই এই অভিযানত অংশগ্ৰহণ কৰিব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বননীকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশৰ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। সমগ্ৰ শিক্ষা অসমেও বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ জিলাসমূহৰ জিলা মিছন সমন্বয়ক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। এই অনুসৰি আজিৰে পৰা 30 জুনলৈ ইকো ক্লাবছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্ৰীষ্ম শিবিৰৰ আয়োজন কৰা হৈছে। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ 3য় সংস্কৰণ ৰূপায়ণ কৰা হ'ব। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ 28,36,232 গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড়ত বন বিভাগ আৰু স্থানীয় ৰাইজৰ সহযোগত যোৱা 3 জুনলৈ বিভিন্ন ঠাইত 10,000 গছপুলি ৰোপণ কৰা হয়। এই অভিযানত সেনা জোৱান, প্ৰাক্তন সৈনিক, বন বিভাগৰ বিষয়া, NCC কেডেট, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, স্থানীয় সংগঠন আৰু স্বেচ্ছাসেৱকসকলে অংশগ্ৰহণ কৰে। গছপুলি ৰোপণ কাৰ্যসূচীৰ সমান্তৰালভাৱে অনাময় অভিযানো চলোৱা হয়। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ শিৱসাগৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত কালি শিৱসাগৰ নগৰত সজাগতামূলক বাতৰ নাট পৰিৱেশন কৰা হয়। ৰামধেনু নাট্যগোষ্ঠীয়ে পৰিৱেশন কৰা নাটখনৰ জৰিয়তে প্লাষ্টিকৰ সীমিত ব্যৱহাৰ, সঠিক জাবৰ নিষ্কাশন ব্যৱস্থা, প্ৰদূষণমুক্ত পৰিৱেশ গঢ়ি তোলা আৰু গছপুলি ৰোপণৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি দক্ষিণ হালমৰা মানকাছৰ জিলাৰ মানকাছৰ মহকুমাৰ 35খন গাঁও পঞ্চায়তত গছপুলি ৰোপণ আৰু চাফাই অভিযান চলোৱা হৈছে। 5 দিনীয়াকৈ আয়োজন কৰা এই কাৰ্যসূচীত পঞ্চায়তৰ প্ৰতিনিধি, কৰ্মচাৰী আৰু স্থানীয় লোকৰ অংশগ্ৰহণেৰে ৰাজহুৱা স্থান, বিদ্যালয় চৌহদ আৰু পথৰ কাষত গছপুলি ৰোপণ কৰা হৈছে। চিৰাং জিলাৰ বন বিভাগে আজি ভাৰত ভূটান সীমান্তৰ দেওশ্ৰী, ৰায়পুৰ, চিকনাঝাৰ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। চিৰাং বন সংমণ্ডল বিষয়া কুঞ্জন বসুমতাৰীয়ে জনোৱা মতে জিলাখনৰ 2টা বিধানসভা সমষ্টি চিদলি চিৰাং আৰু বিজনীৰ বিধায়কক লৈ 2টা সমষ্টিতে 5 লাখকৈ গছপুলি ৰোপণৰ পৰিকল্পনা কৰা হৈছে। আজিৰ কাৰ্যসূচীত BTCৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰাম মহিলাৰী আৰু BTCৰ বন বিভাগৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্ম উপস্থিত থাকিব। গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ জয়মতী নগৰত যোৱা নিশা সংঘটিত এটা ভয়ংকৰ অগ্নিকাণ্ডত পিতৃ মাতৃসহ 2টি সন্তানৰ শোকাবহভাৱে মৃত্যু হয়। মৃত্যু হোৱা লোককেইজন গোৱালপাৰাৰ লক্ষীপুৰৰ বুলি জানিব পৰা গৈছে। শুই থকা অৱস্থাত জুইৰ লেলিহান শিখাই আগুৰি ধৰাৰ ফলত 4ওজনে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু খাবটি লয়। এই অগ্নিকাণ্ডত কেইবাটাও বাসগৃহ ভস্মীভূত হয়। পাছত আৰক্ষী অগ্নিনিৰ্বাপক বাহিনী আৰু এছ ডি আৰ এফৰ লোকে জুই নিৰ্বাপন কৰিবলৈ সমৰ্থ হয়। দেশৰ লোকপিয়ল 2027 সফলভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে দক্ষিণ হালমৰা মানকাছৰ জিলা প্ৰশাসনৰ উদ্যোগত 2 জুনৰ পৰা অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহ পিয়ল বিষয়ক জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ কালি সামৰণি পৰে। জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এই প্ৰশিক্ষণত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। কাৰ্যসূচীত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ লক্ষ্যৰে বৃহৎ তালিকাভুক্ত গৃহগণনা, তথ্য সংগ্ৰহ, নথিভুক্তকৰণ আৰু ডিজিটেল পদ্ধতিৰ ব্যৱহাৰ সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণৰ অন্তত জিলা প্ৰশাসনৰ উদ্যোগত এখন সংবাদমেলো অনুষ্ঠিত হয়। সংবাদমেলত লোকপিয়লৰ দায়িত্বত থকা ভাৰতৰ উপ মহাপঞ্জীয়ক ভাৰতী চন্দই লোকপিয়ল সফলভাৱে সম্পন্ন কৰিবলৈ জনসাধাৰণৰ সম্পূৰ্ণ সহযোগিতাৰ বাবে আহান জনায়। নৰেন্দ্ৰ মোদী চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত হিংসাত্মক যুগৰ অন্ত পেলাই এই খণ্ডক সংঘৰ্ষৰ কেন্দ্ৰৰ পৰা সুযোগৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰিলে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। শ্বিলঙত অনুষ্ঠিত উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশনত অধ্যক্ষতা কৰাৰ পাছত কালি সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে উত্তৰ পূব পৰিষদে এই খণ্ডৰ উন্নয়নৰ বাবে কৌশলগত পৰিকল্পনা যুগুতোৱা প্ৰতিষ্ঠান হিচাপে সেৱা আগবঢ়াই আহিছে। তেওঁ লগতে এই পৰিষদে জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰাৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতিৰ প্ৰসাৰ ঘটাইছে বুলি উল্লেখ কৰে। অনুষ্ঠানত অংশ লৈ ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে এখন শক্তিশালী আৰু সমৃদ্ধিশালী উত্তৰ পূৰ্বাঞ্চল গঢ়ি তোলাৰ সংকল্প পূৰণৰ বাবে সকলো নেতা একত্ৰিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিকশিত ভাৰত গঢ়ি তোলাত অষ্টলক্ষ্মীৰ গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে।
2: We are now going to work as per his directions, and under the Prime Minister's leadership, our Ashtalakshmi, our 8 states, are going from strength to strength. They will become the Ashtalakshmi of India when, as we advance towards Viksit Bharat 2047. The leaps of progress that the Northeast has undertaken under Prime Minister's visionary vision has actually led to huge economic growth across the length and breadth of the Northeast. And by 2047, as Bharat becomes Viksit, the Northeast will become a very, very central core of that Viksit Bharat 2047.
0: অধিৱেশনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু নীতি নিৰ্ধাৰণকাৰীসকলকে ধৰি বিশিষ্ট নেতাসকলে অংশগ্ৰহণ কৰে। সকলো নেতাই উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ, যোগাযোগ আৰু সমৃদ্ধিৰ ক্ষেত্ৰত সমূহীয়া প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে ধেমাজি জিলাত নেৰানেপেৰা বৰষুণৰ ফলত জোনাইত নাহৰ নৈয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আমাৰ ধেমাজিৰ সংবাদদাতাই জনোৱা মতে নাহৰ নৈৰ বাঢ়নী পানীয়ে অঞ্চলটোৰ অমৰপুৰ পাংগিং গাঁৱৰ সমীপৰ মথাউৰিৰ প্ৰায় 30 মিটাৰ অংশ ছিঙি পেলোৱাত বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ পৰিছে। বানত নাহৰ বিজুলী, নাহৰ বান্দনাকে ধৰি কেইবাখনো গাঁও জলমগ্ন হৈ পৰাৰ উপৰি খেতিপথাৰো ক্ষতিগ্ৰস্ত হৈছে। কালি নাহৰ নৈৰ ওপৰত থকা এখন বাঁহৰ দলঙেৰে কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী গৈ থকা অৱস্থাত দলংখন হঠাৎ ভাগি পৰাত ছাত্ৰ ছাত্ৰীকেইগৰাকী কথমপি ৰক্ষা পৰে। ইপিনে চিচি বৰগাঁও সমষ্টিৰ বিধায়ক জীৱন গগৈয়ে কালি ধেমাজি জিলাৰ সীমান্তৱৰ্তী মালিনীপুৰ পঞ্চায়তত বান আৰু খহনীয়া সমস্যাৰ বুজ লয়। মালিনীপুৰ পঞ্চায়তৰ মাজেৰে বৈ যোৱা ঘগ্ৰা নৈয়ে পকী দলঙৰ এটা মূৰ খহাই নিয়া অংশ পৰিদৰ্শন কৰি বিধায়কগৰাকীয়ে শীঘ্ৰে ব্যৱস্থা লবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ৰূপায়িত চৰকাৰী আঁচনিসমূহৰ সুবিধা লাভ কৰাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক কৰা হৈছে। এই সন্দৰ্ভত উচ্চ শিক্ষা সঞ্চালকালয়ৰ পৰা বিশ্ববিদ্যালয়সমূহৰ পঞ্জীয়ক আৰু মহাবিদ্যালয়সমূহৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। পত্ৰখনত উল্লেখ কৰা অনুসৰি মাচুল ৰেহাই আঁচনি, মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰু মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ সুবিধা লাভ কৰাৰ বাবে শিক্ষাৰ্থীৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক কৰা হৈছে। সেই অনুসৰি ছাত্ৰ ছাত্ৰীৰ বৈধ আধাৰ কাৰ্ড সম্পৰ্কীয় তথ্য সমৰ্থ পৰ্টেলৰ অন্তৰ্ভুক্ত কৰিবলৈ শিক্ষা প্ৰতিষ্ঠানসমূহক নিৰ্দেশ দিয়া হৈছে। আনহাতে আধাৰ কাৰ্ড নথকা ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ কাৰ্ড শীঘ্ৰে প্ৰস্তুত হোৱাটো নিশ্চিত কৰিবলৈকো শিক্ষা প্ৰতিষ্ঠানসমূহক নিৰ্দেশ দিয়া হৈছে। ডিব্ৰুগড় জিলা সাংবাদিক সন্থা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ যৌথ উদ্যোগত জিলাখনৰ বিভিন্ন প্ৰান্তত 100 জোপা নাহৰৰ পুলি আৰু ফল মূলৰ গছৰ পুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। আজি পুৱা ডিব্ৰুগড় নগৰৰ চুকাফা সমন্বয় ক্ষেত্ৰত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব। অনুষ্ঠানত ডিব্ৰুগড় পৌৰ নিগমৰ উপ মেয়ৰ উজ্জ্বল ফুকনৰ লগতে ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ সদস্যসকলো উপস্থিত থাকিব। বিহালী সমজিলা প্ৰশাসন আৰু ৰঙাগড়া চাহ বাগিচাৰ উদ্যোগত কালি অবৈধ সুৰা নিবাৰণ আৰু প্ৰতিৰোধৰ বাবে সজাগতা সভাৰ লগতে ভিন্নমুখী জীৱিকাৰ কৰ্মশালা সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়। বিহালী সমষ্টিত বহু লোকে অবৈধ সুৰাৰ বেপাৰ কৰি আহিছে। এই বেহা বন্ধ কৰি ইয়াৰ সৈতে জড়িত লোকসকলক অন্য জীৱিকাৰ পথ সন্দৰ্ভত বিশেষভাৱে অৱগত কৰোৱা হয়। অনুষ্ঠানত বিহালী সমজিলা আয়ুক্ত সুবিতা কাকতি কোঁৱৰকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে অংকুৰ জ্যোতি শৰ্মাই।
3: 12 নতুন মন্ত্ৰীৰে আজি অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটিব। এই বাতৰিটো ভিন ভিন শিৰোনামাৰে আলোকচিত্ৰ সহকাৰে গুৱাহাটীৰ পৰা আজি প্ৰকাশিত আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। শ্বিলঙত কালি উত্তৰ পূব পৰিষদৰ পূৰ্ণাংগ বৈঠক সম্পন্ন হোৱা বাতৰিটো দি আছাম ট্ৰিবিউনকে ধৰি প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত বাতৰিটো প্ৰকাশ কৰিছে। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে প্ৰতি ইউনিটত বিদ্যুৎ মাচুল 16 পইচাৰ পৰা সৰ্বাধিক 28 পইচালৈ বৃদ্ধি কৰিছে। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতকে ধৰি প্ৰায় আটাইকেইখন কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। গৃহ নিৰ্মাণ সামগ্ৰীৰ ব্যাপক মূল্যবৃদ্ধিৰ ফলত ফ্লেটৰ দাম বৃদ্ধি হ'ব। এই বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কাছাৰৰ ধৰমখালৰ 200 বিঘা ভূমিত সন্দেহযুক্ত বাংলাদেশীয়ে দখল কৰা অভিযোগ উত্থাপন হৈছে। এই বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অপাৰেচন ডেল্টাহাণ্ট অভিযানৰ অধীনত গুজৰাটত 501 বাংলাদেশীক আটক কৰা হৈছে। এই বাতৰিটো দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বেংগালুৰুৰ ৰাজেশ এক্সপৰ্ট নামৰ প্ৰতিষ্ঠানটোৰ সঞ্চালক ৰাজেশ মেহতাক শ্বেয়াৰ বজাৰত 15 লাখ কোটি টকাৰ কেলেংকাৰী অভিযোগত ছেবিয়ে নিষিদ্ধ ঘোষণা কৰিছে। এই বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। লোকসভাৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰ তৎপৰ হৈছে। এই বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ বিদ্যালয়সমূহত শিক্ষাৰ্থীৰ উপস্থিতিৰ হাৰ 80% নিশ্চিত কৰাৰ লক্ষ্য লোৱাৰ পাছতো উপস্থিতিৰ হাৰ হৈছে 51.66%। এই বাতৰিটো দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ 10 বিষয়ৰ পাঠ্যক্ৰম সাময়িকভাৱে বাতিল কৰা হৈছে। এই বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া পুনৰ বাতৰিৰ মাজলৈ।
0: ধন্যবাদ অংকুৰ। কামৰূপ জিলাৰ বকোত B9 ভংগ কৰি ব্ৰহ্মপুত্ৰ নদত পোনা আৰু কণী থকা মাছ ধৰি অহা মাছমৰীয়াৰ বিৰুদ্ধে মীন বিভাগৰ নিৰ্দেশত বিশেষ অভিযান চলোৱা হয়। এই অভিযানত বিভিন্ন প্ৰকাৰৰ কেইবাখনো মাছ ধৰা জাল আৰু চেপা জব্দ কৰা হয়। কামৰূপৰ চমৰীয়া সমষ্টিৰ গৰৈমাৰী উন্নয়ন খণ্ডৰ আচলপাৰা জিৰোৰ পৰা ব্ৰহ্মপুত্ৰত এই অভিযান চলোৱা হয়। অভিযানকাৰী দলটোৱে অবৈধভাৱে মাছ ধৰা কাৰ্যত জড়িত এজন লোককো আটক কৰে। উল্লেখযোগ্য যে 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈ নদীত মাছ ধৰা সম্পূৰ্ণৰূপে বন্ধ থাকে। লৰাৰ 18 বছৰ অনুৰ্ধৰ এছিয়া কাপ হকী টুৰ্ণামেণ্টৰ ছেমি ফাইনেলত আজি ভাৰত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন জাপানৰ কাকামিগাহাৰা হকী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ইপিনে ছোৱালীৰ 18 বছৰ অনুৰ্ধৰ এছিয়া কাপৰ ছেমি ফাইনেলত আজি ভাৰত চীনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰাংগণত অহা 7 জুনৰ পুৱা 6 বজাৰ পৰা ছানডে জন চাইকেল কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বিশ্ব বাইচাইকেল দিৱস 2026ৰ 77 সংখ্যক সংস্কৰণৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বাতৰি শেষ হোৱাৰ আগতে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12 গৰাকী মন্ত্ৰীয়ে আজি শপত গ্ৰহণ। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ। ঠায়ে ঠায়ে বিভিন্ন কাৰ্যসূচীৰ আয়োজন। নৰেন্দ্ৰ মোদী চৰকাৰে উত্তৰ

0: অঞ্চলক সংঘৰ্ষৰ কেন্দ্ৰৰ পৰা সুযোগৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰিলে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য আৰু ল'ৰাৰ 18 বছৰ অনুৰ্ধৰ এছিয়া কাপ হকী টুৰ্ণামেণ্টৰ ছেমি ফাইনেলত আজি ভাৰত আৰু পাকিস্তানৰ খেল।
1: কণ্টেক্ট পাছতে জিলাৰ ৰেহৰূপ আৰু পৰৱৰ্তী বাতৰি বুলেটিন 11 বজাত শুনিবলৈ পাব। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। শ্ৰোতাসকল, নিবেদন কৰিছো ছবিৰ গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত প্ৰথমে মৰম ছবিখনৰ পৰা দীপেন বৰুৱাৰ কণ্ঠৰ এটি গীত শুনাবলৈ লৈছো।

0: বন জুই বনত সেজলে দেখা পোৱা যায়, মনৰ জুই মনত জ্বলে দেখা কোনে পায়, হে বন জুই বনত সেজলে দেখা পোৱা যায়, বন জুই বনত সেজলে দেখা পোৱা যায়।
1: ৰূপালী ঝুৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো অকেলে হম অকেলে তুম এই ছবিখনৰ পৰা কুমাৰ চানু আৰু অলকা য়াগ্নিৰ কণ্ঠৰ এটি গীত। গীতৰ কথা মজৰুৰ আৰু গীতটিৰ সংগীত কৰিছে অন্ন মালিকে।

শ্রোতাসকলে ছবি গীতৰ অনুষ্ঠান ৰূপালী ঢৌ শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো য়েছ বছ ছবিখনৰ পৰা অভিজিৎ ভট্টাচাৰ্যৰ কণ্ঠৰ এটি গীত। গীতৰ কথা জাভেদ আখতাৰৰ আৰু গীতটিৰ সংগীত কৰিছে যতীন ললিতা।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো দিৱানা ছবিখনৰ পৰা সাধনা সৰগম আৰু কুমাৰ চানুৰ কণ্ঠৰ এই গীতটি, গীতৰ কথা সমীৰৰ।

ৰূপালী ঢৌ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 9:45 হোৱাৰ লগে লগে আমাৰ প্ৰথম অধিৱেশনৰ ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। এতিয়া বিদায় লৈছো, নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ দিনৰ 11:30 বজাৰ লগে লগে আমাৰ এতিয়াৰ অধিৱেশন মুকলি কৰা হৈছে। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলো হাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলো হাৰ্টজত। প্ৰিয় শ্ৰোতা, ষ্টুডিঅত মই আশাদীপা শইকীয়া। মোৰ সৈতে এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটিৰ মত দেৱকুমাৰ সিং, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, কৌস্তৱ দাস আৰু নিখিল শৰ্মা, আৰু ট্ৰান্সমিটাৰত আছে অজয় আনন্দ, বিপুল কলিতা আৰু আছিফ আহমেদ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছো গীতিমালিকাৰ গীতৰ অনুষ্ঠান।

অনুষ্ঠানত আৰম্ভণিতেই শুনাবলৈ লৈছো ৰুবি সিংহৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ফজলুল কৰিমৰ আৰু গীতটিৰ প্ৰযোজনা কৰিছে বিপুল বৰুৱাই।

শ্ৰোতাসকলে গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো ৰীতা বৰুৱাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা প্ৰভাত চৌধুৰীৰ।

অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো বনজ্যোৎস্না বৰুৱাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা শ্যামানন্দ বৈশ্যৰ আৰু গীতটিৰ প্ৰযোজনা কৰিছে জিতেন দেৱে।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

মৃগাংক কৃষ্ণাত্ৰেয় এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আৰম্ভ কৰা হৈছে যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী।

নমস্কাৰ, সমূহ শ্ৰোতাকে প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠি মন পৰখা অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছো মই শাশ্বতী তালুকদাৰ। হেম বৰুৱাই কৈছিল, আশা আছে বাবে পৃথিৱীখন ধুনীয়া।

প্ৰিয় শ্ৰোতা, যুৱবাণীৰ অনুষ্ঠানসূচী আৰম্ভ কৰাৰ আগতে আহকচোন জানি লওঁ কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ যুৱবাণী। আজি 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন, নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান, শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ সময় 5:55, 6:10 শুনিবলৈ পাব জেউতি পাঠকৰ কথিকা, পৰিৱেশৰ প্ৰতি সজাগতা আৰু আমাৰ দায়িত্ব।

6:30 শুনিবলৈ পাব শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানটি। আজিৰ অনুষ্ঠানৰ বিষয় যোগাভ্যাস আৰু সুস্বাস্থ্য। অতিথিৰূপে উপস্থিত থাকিব যোগ বিশেষজ্ঞ জয়ন্তী চক্ৰৱৰ্তী। অনুষ্ঠানটিৰ আগ ধৰিব স্নেহা পাঠকে। আজি অনুষ্ঠানটিৰ প্ৰথমটি খণ্ড শুনিবলৈ পাব। 7:45 নিবেদন কৰা হ'ব ন প্ৰতিভা অনুষ্ঠানটি। অনুষ্ঠানটিত অতিথিৰূপে উপস্থিত থাকিব উদীয়মান কণ্ঠশিল্পী অনামিকা দাস। অনুষ্ঠানটিৰ প্ৰযোজনা শ্ৰুতি ডেকাৰ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী। প্ৰিয় শ্ৰোতা, এতিয়া জানোচোন আহক কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ কাইলৈৰ যুৱবাণী। কাইলৈও একে সময়তে অৰ্থাৎ 5:10 আৰম্ভ কৰা হ'ব যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ সময় 5:55। 6:10 শুনিবলৈ পাব আধুনিক গীত। একক ছবিৰ গীতৰ অনুষ্ঠানটি শুনিবলৈ পাব 6:30। 7:45 নিবেদন কৰা হ'ব যুৱ কৰ্মশালা অনুষ্ঠানটি। আৰু শ্ৰোতাসকল, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত প্ৰথমে শুনাব লৈছো দিলীপ কুমাৰ শৰ্মা আৰু তেওঁৰ সংগীবৃন্দৰ দ্বাৰা পৰিৱেশিত এই সুমধুৰ গীতটি।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো ভূপেন হাজৰিকাৰ কণ্ঠতে অন্য কেইটিমান সুমধুৰ গীত।

ইমানপৰে শ্ৰোতাসকলে ভূপেন হাজৰিকাৰ কণ্ঠত সুমধুৰ গীত কেইটিমান শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া মনোৰঞ্জনত আগবঢ়াইছো নমিতা ভট্টাচাৰ্য আৰু ককিলা গোস্বামীৰ কণ্ঠত এই গীতটি।

ইমানপুৰে শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইন গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰীক্ষাত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেমগ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰমেশ্যনছ টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ৰেলৱে ৰিকুৱাৰমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে আৰম্ভণিতে 19,900 টকা, লগতে অন্যান্য মানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক বিষয়ত উত্তীৰ্ণ হোৱা, লগতে ফিল্টাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকলছ, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিকছ, হিট ইঞ্জিন, ৰেফ্ৰিজাৰেশ্যনছ এণ্ড এয়াৰ কণ্ডিশ্যনিংছ মেকানিক, ইয়াৰে যিকোনো এটা ট্ৰেডত ITR চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অটোমোবাইল ইঞ্জিনিয়াৰিং, ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailway.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চ ফ্লাইং ব্ৰাঞ্চ গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে AFCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: the end.
1: বাতৰি পাছতে পুনৰ উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো জেউতি পাঠকৰ কথিকা, পৰিৱেশৰ প্ৰতি সজাগতা আৰু আমাৰ দায়িত্ব। জেউতি পাঠকৰ কথিকা, পৰিৱেশৰ প্ৰতি সজাগতা আৰু আমাৰ দায়িত্ব। পৰিৱেশ শব্দৰ ইংৰাজী শব্দ হ'ল এনভাইৰনমেণ্ট। ই ফৰাচী শব্দ এনভাইৰনৰ পৰা আহিছে। সংস্কৃত ভাষাত পৰিৱেশক পৰ্যাৱৰণ বুলি কোৱা হয়। আমাৰ চাৰিওফালে থকা সকলো জৈৱ অজৈৱ পদাৰ্থ, আকাশ, মাটি, পানী, বায়ু, গছ গছনি সকলোকে সামৰি পৰিৱেশৰ সৃষ্টি হয়। এই পৰিৱেশক সদায় সুস্থ কৰি ৰখাৰ দায়িত্ব আমাৰ। গছ আমাৰ প্ৰাণ, গছ থাকিলেহে মানুহ থাকিব। পৰিৱেশ সম্পৰ্কে বহুতে বহু নিজৰ মতামত দাঙি ধৰিছে। 1986 চনত গঠন হোৱা এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট অনুসৰি পৰিৱেশৰ সংজ্ঞা হ'ল দ্য ছাম টোটেল অফ ৱাটাৰ air and land and the interrelationship that exists among them and with the human being, other living organism and materials. পৰিৱেশ অধ্যয়নৰ উদ্দেশ্য আৰু লক্ষ্য বহুল প্ৰসাৰী। বৰ্তমান সময়ত বৰ্তমান সমাজত পৰিৱেশ অধ্যয়নৰ প্ৰয়োজনীয়তা যথেষ্ট পৰিমাণে আহি পৰিছে। যুৱ প্ৰজন্মৰ লগত উঠি অহা চামে পৰিৱেশৰ প্ৰতি সজাগতা বৃদ্ধিৰ প্ৰয়োজনীয়তা যথেষ্ট আছে। পৰিৱেশৰ প্ৰতি যি ভাবুকি আহি পৰিছে, এই ভাবুকি বিপদৰ পৰা ভৱিষ্যতৰ প্ৰজন্মক তথা পৃথিৱীখনক ৰক্ষাৰ বাবে দায়িত্ব কৰ্তব্য আমাৰেই। পৰিৱেশ জীৱ জগত, জড় জগত, সমগ্ৰ জগতকে সামৰি লয়। সময়ৰ লগে লগে পৰিৱেশৰ প্ৰতি যি ভাবুকি আহিছে, সেয়াৰ মূলতে ভিন্ন ধৰণৰ কাৰণ নিহিত হৈ আছে, যাৰ ফলস্বৰূপে প্ৰতিদিনে আমি ইয়াৰ ফল ভুগি আছো। জনসংখ্যা বৃদ্ধি, গছ গছনি কাটি পেলোৱা, কল কাৰখানাত অত্যাধিক গেছৰ ব্যৱহাৰ, নদ নদীত জাবৰ জোঁথৰ পেলোৱা ইত্যাদি ইয়াৰ কাৰণ। এই প্ৰদূষণৰ পৰা ৰেহাই পাবলৈ পৰিৱেশ অধ্যয়নৰ বাবে আমি সদায় গুৰুত্ব দিব লাগে। নৈতিকতা, সামাজিকতা বজাই ৰাখি কাম কৰিব লাগিব। নিজৰ প্ৰয়োজনত গছ এডাল উভালি নেপেলাই কিদৰে তাৰ সংৰক্ষণ কৰিব পাৰো তাৰ বাবে যত্ন কৰিব লাগিব। আচলতে এই পৰিৱেশ সম্পৰ্কে তাহানিও কৈ আহিছে। বেদ, পুৰাণ, ৰামায়ণ, মহাভাৰত, কৌটিলৰ অৰ্থশাস্ত্ৰতো পৰিৱেশ ৰক্ষাৰ, পৰিৱেশ অধ্যয়নৰ প্ৰয়োজনীয়তা উদ্দেশ্য সম্পৰ্কে উল্লেখ আছে। মৎস্য পুৰাণত উল্লেখ আছে, দশ কূপ সমবাপী, দশবাপী সমুদ্ৰ দ, দশ হ্ৰদ সম পুত্ৰ, দশ পুত্ৰ সমূহ দ্ৰুম। এই শ্লোকটোৰ অৰ্থ এয়ে যে এটা পুখুৰীত দহটা কুঁৱাৰ সমান, দহটা পুখুৰী এটা হ্ৰদৰ সমান আৰু দহজন পুত্ৰৰ সমান এজোপা গছ। আচলতে গছ এডালক কিদৰে সকলোতকৈ মূল্যৱান বুলি কোৱা হৈছে, ইয়াত সেই কথাটোকেই পৰিলক্ষিত হৈছে। গছ এডাল দহটা পুত্ৰৰ সমান। গছ এডাল ৰুলে সেই গছজোপা যে এদিন দহজন পুত্ৰৰ সমান হয় তাকে ইয়াত উল্লেখ কৰা হৈছে। ইখা বাশ্যমিদম সৰ্বম যত কিঞ্চ জগত্যম জগত তেন ত্যাগ তেন ভুঞ্জিথা মা গৃধ অশ্য সিদ্ধনম। এই শ্লোকটো উপনিষদৰ। এই শ্লোকটোৰ প্ৰশংসা মহাত্মা গান্ধীয়েও কৰিছিল। তেখেতে কৈছিল, যদিও কেতিয়াবা এই পৃথিৱীৰ বিনাশ হয়, এই শ্লোকটো সদায় ৰৈ যাব। এই শ্লোকটোৰ অৰ্থ এয়ে যে এই জগতখনত যিমান বস্তু আছে সকলো ঈশ্বৰৰ দ্বাৰা আবৃত। প্ৰত্যেকটো বস্তু অলপমান ত্যাগ কৰি ভোগ কৰা উচিত আৰু আনৰ প্ৰতি ঈৰ্ষা কৰিব নালাগে। বৰাহ পুৰাণত গছ গছনিক পঞ্চযজ্ঞ স্বৰূপ বুলি কোৱা হৈছে। গছ আমাৰ বাবে প্ৰয়োজনীয়। গছ নহলে মানুহ জীয়াই থাকিব নোৱাৰে। গছ মানুহৰ প্ৰাণ। জীৱ জীয়াই থাকিবলৈ যিদৰে পানীৰ প্ৰয়োজন, তেনেকে গছ এৰাব নোৱাৰা আমাৰ বাবে। পৰিৱেশ সুস্থ হৈ থাকিলেহে মানুহৰ বাবে উপকাৰী হ'ব। পৰিৱেশ নিকাহ হৈ নাথাকিলে মানুহ জীয়াই থকা অসম্ভৱ। পৰিৱেশ আৰু মানুহৰ মাজত যি বন্ধুত্বৰ সম্পৰ্ক, সেয়া উপনিষদ বা পুৰাণতো পোৱা যায়। পৰিৱেশ অধ্যয়নৰ প্ৰাচীন সময়তো আছিল আৰু ইয়াৰ গুৰুত্ব নুই কৰিব নোৱাৰি। বৰ্তমান সময়ত পৰিৱেশত যি সমস্যাৰ সৃষ্টি হৈছে, ইয়াৰ মূল কাৰণ আমি মানৱ সমাজেই। বিভিন্ন ঠাইৰ গছবোৰ কাটি জধে মধে অট্টালিকা নিৰ্মাণ কৰাৰ লগতে পৰিৱেশৰ ক্ষতি সাধন হৈছে। এডাল গছ ডাঙৰ হবলৈ খুব বেছি সময় লাগে। গতিকে সেই গছ এজোপা কাটি নতুন গছ ৰুই আকৌ ডাঙৰ কৰাটো সময় বেছি লগা যায়। গতিকে সময় গৈ আছে। দিনে দিনে হাজাৰ হাজাৰ গছ কটাৰ ফলত গোলকীয় উষ্ণতাৰ বৃদ্ধিৰ লগে লগে মেৰু অঞ্চলৰ বৰফবোৰো গলিবলৈ লৈছে। পৃথিৱীৰ উষ্ণতা বৃদ্ধি পাইছে। জীৱৰ বাবে পৃথিৱীৰ উষ্ণতা বৃদ্ধি পাইছে। জীৱৰ বাবে যিখিনি প্ৰয়োজনীয় তাপৰ

প্ৰয়োজন তাতকৈ বেছি তাপ বাঢ়িছে। এনেকৈ হলে এদিন আমি পৃথিৱী জীৱৰ বাবে হৈ নাথাকিব। পৰিৱেশ অধ্যয়নৰ প্ৰয়োজনীয়তা আজিৰ পাঠ্যক্ৰমত দিয়াৰ লগতে নিজৰ পৰিয়ালেও পৰিৱেশ সজাগতাৰ বাবে নিজৰ ল'ৰা ছোৱালীক সৰুৰে পৰা শিক্ষা দিব লাগে। চকলেট এটি কিনি দিয়াতকৈ ডাঙৰ ডাঙৰ খেলৰ সামগ্ৰীতকৈ গছ এডাল কিনি ৰুই তাৰ যত্ন ল'বলৈ শিকাব লাগে। পৰিৱেশ প্ৰদূষণৰ ফলত হোৱা সমস্যাৰ বিষয়ে কিছু ব্যাখ্যা দাঙি ধৰা হল। পৰিৱেশ আমাৰ জীৱনৰ এক অংগস্বৰূপ। পৰিৱেশ অবিহনে আমাৰ দৈনন্দিন জীৱন শূন্য। এই পৰিৱেশ নিকা নিৰ্মল কৰি ৰখাৰ দায়িত্ব আমাৰ। পৰিৱেশ প্ৰদূষণৰ দায়ী আমি। যধে মধে অট্টালিকা নিৰ্মাণ কৰি নলা নৰ্দমাত প্লাষ্টিক পেলাই পৰিৱেশৰ বিনষ্টৰ ক্ষতি সাধন হয়। প্লাষ্টিকৰ পলিথিন যিহেতু সহজে মাটিৰ লগত মিলি নাযায়, গতিকে তাৰ পৰা মাটিৰ গুণাগুণ নষ্ট হয়, যাৰ বাবে পৰিৱেশত ইয়াৰ প্ৰভাৱ পৰে। পৰিৱেশ বিনষ্ট হোৱাৰ লগে লগে সেই মাটি উপযোগী হৈ নাথাকে, অৰ্থাৎ মাটিৰ যি গুণ থাকে সেয়া কমি যায়। গতিকে প্লাষ্টিক ব্যৱহাৰ কমকৈ তথা প্লাষ্টিকৰ সলনি কাগজৰ বেগ ব্যৱহাৰ কৰিব লাগে। পৰিৱেশ ভালে থাকিলেহে আমাৰ মনবোৰ ভালে থাকিব। পৰিৱেশে মানুহক পজিটিভ এনাৰ্জি দিয়ে, সেয়া নুই কৰিব নোৱাৰি, বেমাৰ আজাৰৰ পৰা মুক্ত কৰি ৰাখে। পৰিৱেশ সুস্থ হলে স্বাস্থ্য ভালে থাকিব, আৰু স্বাস্থ্য ভালে থাকিলেহে দৈনন্দিন জীৱন সুস্থ হৈ পৰিব। পৰিৱেশ দূষিত হোৱাৰ আন এটা কাৰণ হল জনসংখ্যাৰ বৃদ্ধিৰ হাৰ। পৃথিৱীত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ বহু বেছি বৃদ্ধি হৈ আছে, গতিকে পৰিৱেশৰ অৱনতি ঘটিছে। ভাৰতৰ দিল্লী, মুম্বাই, কলিকতা ইত্যাদি চহৰত গৰমৰ যি প্ৰকোপ পৰিছে সেয়া ভাবিব নোৱাৰা। এনেকৈ থাকিলে এদিন এই চহৰবোৰ ভয়ংকৰ ৰূপত ধাৱমান হব। মানুহে এচি ঘৰে ঘৰে লগোৱাৰ পৰিৱৰ্তে যদি গছ এডাল ৰুৱে, তেতিয়া এই যে গৰমৰ প্ৰকোপ অলপ হলেও এদিন নাইকিয়া হব। কিন্তু আমাৰ যি আধুনিকতা, তাৰ বাবে এই পৰিৱেশ বিনষ্ট হৈ আছে। সৰু ল'ৰা ছোৱালীবোৰে আজিকালি গছ ৰোৱা দূৰৰ কথা বিচনীখনেই নাজানে। সিহঁতক লাগে কেৱল এচি। এই যে বহু বছৰ আগৰ কথা, গৰম দিনত আমি বিচনীৰ বাহিৰে একো জনা নাছিলো। বিজুলী গলেই আমাক চোতালত বহি পঢ়িব দিছিল। গৰমৰ বাবে আছিল উপায় বিচনীখন। কিন্তু আজিৰ দিনত কেৱল এচি এটাৰহে প্ৰয়োজনীয়তা মানুহে বিচাৰে। এনেদৰে অত্যাধিক বিজুলীৰ ব্যৱহাৰে যে পৰিৱেশ বিনষ্ট কৰি আছে তাৰ উমান আমি পোৱা নাই। পৰিৱেশ ৰক্ষাৰ বাবে অকল কিতাপখনত আমি পৰিৱেশ অধ্যয়নৰ প্ৰয়োজনীয়তাৰ বিষয়ে পঢ়িলেই নহব। আমি বাস্তৱ জীৱনতো ইয়াৰ গুৰুত্ব সম্বন্ধে কাম কৰিব লাগিব। গোলকীয় উষ্ণতা বৃদ্ধিৰ লগে লগে আমাৰ ভূপৃষ্ঠৰ পৰিৱৰ্তন ঘটিছে। মেৰু অঞ্চলৰ বৰফবোৰ গলিবলৈ আৰম্ভ কৰাৰ লগে লগে চাৰিওফালে বানপানীৰ সৃষ্টি হব, আৰু বানপানীয়ে সমগ্ৰ অঞ্চল এটা শেষ কৰি দিব পাৰে। বানপানী ৰোধৰ বাবে আমি যথেষ্ট সংখ্যক গছ গছনি ৰোৱাৰ লগতে পৰিৱেশক কিদৰে সকলোতকৈ ভালকৈ ৰাখিব পাৰি তাৰ ব্যৱস্থা লোৱা উচিত। যাদৱ পায়েং ছাৰে এডাল এডাল গছ ৰুই এখন অৰণ্যলৈ ৰূপান্তৰিত কৰিছে, যি আমাৰ বাবে সম্পদ গৌৰৱ। তেখেতে পৰিৱেশৰ প্ৰতি যি সজাগতা বন্ধুত্ব দেখুৱাইছে সেয়া ভাবিব নোৱাৰা। আচলতে এয়া আমাৰ বাবে অমূল্য। যাদৱ পায়েং ছাৰক অৰণ্য মানৱ বুলি কোৱা হয়। তেখেতক যাৰ বাবে পদ্মশ্ৰী বঁটাৰে সন্মানিতও কৰা হৈছে। প্ৰকৃতিৰ প্ৰতি আমাৰ যি কৰ্তব্য, সেয়া নিষ্ঠা সহকাৰে পালন কৰা উচিত প্ৰত্যেকজন নাগৰিকে। 1973 চনৰ পৰাই 5 জুনৰ দিনটো বিশ্ব পৰিৱেশ দিৱস ৰূপে পালন কৰি অহা হৈছে। মানুহৰ জীৱনত সেউজ আৰু স্বাস্থ্যসন্মত পৰিৱেশৰ গুৰুত্ব সম্পৰ্কত বিশ্বজুৰি সজাগতা সৃষ্টিয়ে এই দিৱসৰ মূল লক্ষ্য। পৰিৱেশ অনুকূল ইতিবাচক কাম কাজৰ জৰিয়তে আমাৰ চাৰিওফালে মূৰ দাঙি ধৰা পৰিৱেশজনিত সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি, সমাজৰ প্ৰতিজন লোকেই যে তেওঁৰ পৰিৱেশ সংৰক্ষণ কৰাটো দায়বদ্ধ, মানুহৰ মাজলৈ এই বাৰ্তা লৈ যোৱাটো এই দিৱসৰ অন্যতম লক্ষ্য। এই দিৱস প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ আৰু ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনিয়ে 1972 চনৰ 5-16 জুনলৈ অনুষ্ঠিত মানৱ পৰিৱেশ সন্মিলনত আৰম্ভ কৰিছিল। পিছৰ বছৰত অনলি ওৱান আৰ্থ মূল বিষয়বস্তুৰে এই দিৱস উদযাপন কৰা হয়। পৰিৱেশৰ প্ৰতি আমি সকলোৱে দায়বদ্ধ হোৱা উচিত। পৰিৱেশৰ প্ৰতি যি কৰণীয়, আমি সেয়া দায়িত্ব সহকাৰে পালন কৰা উচিত। অসমীয়াত এটা কবিতা পঢ়িছিলো, গছ ভাল পোৱা ককাৰ খং। কবিতাটো লিখিছিল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই। আচলতে এই কবিতাৰ জৰিয়তে এই কথাকে বুজাব খুজিছে যে গছ আমাৰ কিমান প্ৰয়োজনীয়। প্ৰকৃতি প্ৰেমী এজনৰ যি নতুন অনুভৱ, প্ৰকৃতিৰ প্ৰতি যি সজাগতা, গছ গছনিৰ প্ৰতি মোহ ভাল পোৱা, সেয়া প্ৰকাশিত কৰিছে। এখন বিয়াৰ বাবে যেতিয়া এডাল গছ কাটিছিল, সেই গছজোপা আকৌ আগৰ দৰে ঘূৰাই পোৱাটো অসম্ভৱ। আমলখি গছ এডাল ঔষধি গছ, লগতে খুব সময়ৰ প্ৰয়োজন গছডাল ডাঙৰ হ'ব। গতিকে ইমান মূল্যৱান গছজোপা কটাৰ বাবে প্ৰকৃতি প্ৰেমীৰ বাবে অসহনীয়। এই কথাটোৱে কবিতা আকাৰে আমাৰ পাঠ্যপুথিত দিয়াটো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন।
প্রিয় শ্রোতা খন্তেক।

0: বাতৰিৰ পাছতে পুনৰ উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো স্বাস্থ্য বিষয়ক বিশেষ অনুষ্ঠান শৰীৰ আৰু স্বাস্থ্য। আজিৰ অনুষ্ঠানৰ বিষয় যোগাভ্যাস আৰু সুস্বাস্থ্য। অনুষ্ঠানত অতিথিৰূপে উপস্থিত আছে যোগ বিশেষজ্ঞ জয়ন্তী চক্ৰৱৰ্তী। অনুষ্ঠানটি ৰাত ধৰিছে স্নেহা পাঠকে। এয়া প্ৰথম খণ্ড।
1: নমস্কাৰ আকাশবাণীৰ সমূহ শ্ৰোতাকে, মই স্নেহা পাঠকে শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানলৈ আদৰণি জনাইছো। প্ৰিয় শ্ৰোতা, আমাৰ আজিৰ অনুষ্ঠানৰ বিষয়বস্তু যোগাভ্যাস আৰু সুস্বাস্থ্য, আৰু এই বিষয়ে কথা পাতিবলৈ আমি সমল ব্যক্তি হিচাপে আমন্ত্ৰণ জনাই আনিছোঁ যোগ বিশেষজ্ঞ জয়ন্তী চক্ৰৱৰ্তীক। বাইদেউ, অনুষ্ঠানলৈ আপোনাক স্বাগতম।
2: নমস্কাৰ।
1: আমি জানো যে বহু বছৰ আগৰ পৰাই যোগাসন চলি আহিছে, মানুহে যোগাসন কৰি আহিছে, আৰু যোৱা 2015 বৰ্ষৰ পৰা এই যোগাসনক আন্তৰ্জাতিকভাৱে স্বীকৃতি প্ৰদান কৰি প্ৰত্যেক বছৰৰ 21 জুন দিনটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে। আৰু প্ৰতি বছৰে এই যোগ দিৱসৰ একোটা মূল বিষয় বাছি লোৱা হয়। আমি এই বিষয়ে কথা পাতিম, কিন্তু প্ৰথমে আমি জানিব বিচাৰিছোঁ যে যোগ বুলি ক'লে আমি কি বুজো।
2: আজিৰ যুগত যোগৰ যিটো অৰ্থ সেইটো অকণমান সলনি হৈ পৰিছে। বহুত মানুহে অকল নিজৰ শৰীৰ চৰ্চা বা বয়স লুকুৱাৰ এক মাধ্যম তেনেকুৱা এটা উপায় বুলি ভাবে যোগক। কিন্তু আচলতে যে যোগৰ অৰ্থ হৈছে যোগ মানে ইউনিয়ন, মানে এক হৈ পৰা নিজৰ শৰীৰৰ লগত, নিজৰ মানসিক ভাৱটো আৰু নিজৰ যিটো আমাৰ এটা আত্মা আছে যিটো আমাৰ স্পিৰিচুৱেলিটি বুলি কয়, সেই গোটেইখিনি যেতিয়া আমি একলগ লগাই দিওঁ সেইটোকে আমি আচলতে যোগ বুলি কওঁ। আৰু যোগৰ যিটো আচল শব্দ সেইটো আহিছে আমাৰ সংস্কৃত এটা শব্দ আছে ইউজ বুলি কয়, সেই ইউজৰ অৰ্থ মানে হ'লগে ইউনিয়ন। সেই ইউজৰ পৰা আহি পেলাই আমাৰ যোগৰ শব্দটো আহিছে। যোগ অকল সেইকাৰণে অকল শৰীৰৰ চৰ্চা নহয়, মানসিক চৰ্চাও হয়, প্লাছ আমাৰ যিটো এটা স্পিৰিচুৱেলিটি আছে সেইটোকো আমি এনকাৰেজ কৰোঁ থ্ৰু য়োগা অৰ যোগ। চাব গ'লে আমি যদি যেতিয়া আমাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন আছিলে তাতো আমি বহুতখিনি আৰ্টিফেক্টছ পোৱা গৈছে য'ত এইটো ওলাই পৰিছে আৰু প্ৰুভেন হৈছে যে যোগ তেতিয়াৰে পৰা আমাৰ ভাৰতত চলি আহিছে। কিন্তু সেই যোগক স্বীকৃতি দিলে এটা প্ৰপাৰ কিতাপত য়োগা সূত্ৰ বুলি উলিয়ালে আমাৰ মহৰ্ষি পতঞ্জলীয়ে। চ' মহৰ্ষি পতঞ্জলীৰ এখন কিতাপ য়োগা সূত্ৰ, সেইখনৰ ওপৰত বেছ কৰি পেলাই যোগৰ এটা নতুন নিৰ্মাণ হ'ল। আৰু তাত যোগৰ আমাৰ 8টা ভাগ আছে, 8 limbs অফ য়োগা বুলি কয় যিহক। প্ৰথমটো হৈছে য়ম। য়ম মানে যম, যিটো আমাৰ নিজকে ডিচিপ্লিন কৰা বা নিজৰ যিখিনি আননেচেচেৰী ডিজায়াৰ্ছ আছে, কিছুমান আমাৰ ইনষ্টিংছ থাকে, সেইখিনি বস্তুবোৰক আমি যেতিয়া সেইটোক শাসিত কৰোঁ সেইটোকে আমি য়ম বুলি কওঁ। তাৰপিছত আহে নিয়ম। নিয়ম মানে কিছুমান বস্তু আমি ৰেগুলাৰ কৰিব লাগে, ডেইলি বেচিছত কৰিব লাগে, সেইখিনি বস্তুক আমি নিয়ম বুলি কওঁ। তাৰ সেইখিনি গোটেইখিনি বস্তু ধুনীয়াকৈ বহলাই লিখা আছে, মই ইমানখিনি বুজাব বিচৰা নাই, খালি এইকেইটা বস্তু বুজাই দিছোঁ। তাৰপাছত আহে আসন। আসনৰ থ্ৰুৱেদি আমি আমাৰ নিজৰ শৰীৰক সুস্বাস্থ্যত ৰাখিব পাৰোঁ, নিজৰ শৰীৰৰ আমাৰ বেমাৰ আজাৰ সেইখিনি দূৰত থ'ব পাৰোঁ, আমাৰ ষ্ট্ৰেংথ, আমাৰ শৰীৰক সবল কৰি থ'ব পাৰোঁ, সেইখিনি আমাক দিয়ে আসনে। তাৰপাছত আহে প্ৰাণায়াম। প্ৰাণায়ামৰ থ্ৰুৱেদি আমাৰ যিটো উশাহ নিশাহ সেইখিনি আমি একদম ভালভাৱে ল'ব পাৰোঁ। আমি দেখোঁ, বহুত জেগাত দেখিছোঁ, বহুত মানুহে ভালকৈ উশাহ ল'ব নাজানে, এৰিবও নাজানে, বহুত চুটি চুটিকৈ উশাহ লয়। চ' সেইটোক কাৰেক্ট কৰিবলৈ আমাক প্ৰাণায়ামে শিকায়। প্লাছ আমাৰ যিটো আমাৰ লাংজৰ কেপাচিটি সেইখিনি বাঢ়ে আৰু আমাৰ শৰীৰৰ বাকীখিনি অংগও ধুনীয়াকৈ চলি থাকে যেতিয়া আমাৰ প্ৰাণায়ামে আমাৰ উশাহ নিশাহটো নৰ্মেল কৰি থয়। তাৰ পাছত আহে আৰু এটা ষ্টেপ আছে, সেইটোক কয় প্ৰত্যাহাৰা। প্ৰত্যাহাৰা মানে যেতিয়া আমি বাহিৰা বস্তুৱে আমাক ডিষ্টাৰ্ব

0: নকৰে সেই তেতিয়া হয়গে প্ৰত্যাহাৰা। প্ৰত্যাহাৰা আমি যেতিয়া বাহিৰত বহুত হুলস্থুল হৈ আছে তথাপিও যদি বহি পেলাই আমি মনেৰে পঢ়িব পাৰোঁ, ধ্যান কৰিব পাৰোঁ, সেইটোক হয় প্ৰত্যাহাৰা। চকু বন্ধ কৰি যেন বাহিৰৰ বস্তুবোৰ আমি নাচাওঁ, আমি ট্ৰাই কৰোঁ আমাৰ বাহিৰৰ ভিজুৱেল ডিষ্ট্ৰেকশ্যনছখিনিয়ে আমাক ডিষ্টাৰ্ব নকৰে, সেইটো হ'লগৈ প্ৰত্যাহাৰা। চ' যিমান আমাৰ এই চেন্সেছ আছে, চেন্সেছবিলাক যেতিয়া আমি উইথড্ৰ কৰি আমি ভিতৰুৱা কৰি তোলোঁ, সেইটোক প্ৰত্যাহাৰা বুলি কয়। তাৰ পাছত নেক্সটটো হ'লগৈ ধাৰণা। ধাৰণা মানে যেতিয়া আমি আমাৰ নিজৰ কামত বা খেলত বা পঢ়া শুনাত য'তে হওক আমি যেতিয়া মন কৰি পেলাই নন ডুৱেল হিচাপে যেতিয়া পুৰা একাগ্ৰ মনেৰে যেতিয়া আমি মন দি সেইটো কাম কৰিব পাৰোঁ, সেইটো হ'লগৈ আমাৰ ধাৰণা। আৰু সেইটোৰ কাৰণে যোগ অভ্যাসত আমাৰ সেইখিনি হেল্প কৰিবলৈ চিষ্টেম আছে, প্ৰচেছ আছে, সেইটো বস্তু চৰ্চা কৰি পেলাই সেইটো গ্ৰ' কৰিবলৈ। তাৰ পাছত আহে ধ্যানা। ধ্যানাটো হ'লগৈ য'ত আমি একদম এটা জেগাত কনচেনট্ৰেট কৰোঁ, এটা জেগাত আমাৰ নিজৰ মনটো, চকুটো আৰু গোটেই আমাৰ যিখিনি আমাৰ চেন্সেছ আছে, যিখিনি আমাৰ ফ'কাছ আছে, গোটেইখিনি যেতিয়া এটা জেগাত দেখোঁ, এটা জেগাত কনচেনট্ৰেট কৰোঁ, তেতিয়া একো বাহিৰা বস্তুৱে আমাক ডিষ্টাৰ্ব নকৰে, তেতিয়া হ'লগৈ সেইটো আমাৰ ধ্যান। আমাৰ যেনেকৈ ঈশ্বৰৰ প্ৰাৰ্থনা কৰাৰ যিবিলাক আমাৰ পদ্ধতি আছে, সেইবোৰতো আমি এই ধ্যানৰ আমি কালচাৰটো আমি এপ্লাই কৰোঁ। তাৰ উপৰি তাৰ পাছত যিটো লাষ্ট যিটো হ'লগৈ, সেইটো হ'লগৈ সমাধি। সমাধিত কি হয়, তেতিয়া আমাৰ একদম এক মন, এক আত্মা, এক শৰীৰ হৈ পৰে, সেইটো হ'লগৈ ছুপাৰ কনচিয়াছ ষ্টেট। সেই কনচিয়াছ ষ্টেটত আমি বহুতখিনি বস্তু দেখি পাওঁ, নজনা বস্তু গম পাওঁ, নেদেখা বস্তু দেখি পাওঁ, বহুতখিনি কষ্ট হয় সেইটো ষ্টেট পাবলৈ, আৰু হয়ো কেতিয়াবা নহয়ো, কিন্তু এটলিষ্ট আমাৰ যদি এইমটো থাকে যে আমি সেইটো ষ্টেট পাব বিচাৰিছোঁ, তেতিয়াহ'লে এই যে তলৰ আমাৰ সাতটা ষ্টেপ আছে, সেইকেইটা ষ্টেপ আমি ফ'ল' কৰা বহুত ইম্পৰ্টেণ্ট। এতিয়া হাতা য়োগা আহিছে য'ত, তেতিয়া হাতা য়োগাটো নাও এই পতঞ্জলীয়ে আমাক য়োগা সূত্ৰ দিলে আৰু অষ্টাংগ য়োগা দিলে, য'ত 8 লিম্বছ অফ য়োগা আছে, তাৰ পৰা আমি আহিলোঁ হাতা য়োগালৈ। হাতা য়োগা আমাক যোনে দিলে তেখেতে আমাক ক'লে যে হাতা য়োগা আৰ দ্য ষ্টেপছ উইচ ইনভলভ আমাৰ আসনা, প্ৰাণায়ামা, ধাৰণা এণ্ড ধ্যানা। প্ৰত্যাহাৰাটো নিজে নিজে হৈ যায় অকণমান, সেইখিনি যেতিয়া আমি কৰোঁ সেইটোক আমি বেচিকেলি হাতে য়োগা বুলি কওঁ। চ' যি য়োগা আজিৰ দিনত আমি প্ৰেক্টিচ কৰোঁ, লাগিলে সেইটো বিন্যাসা য়োগাই হওক, আয়ংগাৰ য়োগাই হওক, বা হাতে য়োগাই হওক, বেলেগকৈ হাতে য়োগা বুলি কয় বহুতে, অষ্টাংগা য়োগাই হওক, যি ধৰণৰে য়োগা হওক,
1: যোগাসনৰ বেলেগ বেলেগ ভাগ
0: ভাগ মানে আজিকালি নতুন নতুন ধৰণৰ নাম দিয়া হৈছে। ধৰক আয়েংগাৰে নিজৰ পদ্ধতিৰ হিচাপে, নিজৰ এক্সপিৰিয়েঞ্চৰ হিচাপে কেইটামান আসন প্ৰপ্স ইউজ কৰি পেলাই শিকালে, সেইটোক আমি আয়েংগাৰ য়োগা বুলি স্বীকৃতি দিলোঁ। তেনেকৈ টি কৃষ্ণমূৰ্তিয়ে আমাৰ অষ্টাংগা য়োগা আৰম্ভ কৰিলে, তেখেতে কিছুমান ছিৰিজ অফ আসনাস বনাই দিলে, সেইকেইটাক তেওঁ ক'লে এইকেইটা অষ্টাংগা য়োগা হিচাপে জনাজাত হ'ব, চ' আমি সেইটোক স্বীকৃতি দিলোঁ। চ' সেইভাৱে বেলেগ বেলেগ ধৰণৰ আজিকালি ইন য়োগা আছে, তাৰপিছত আৰু বহুত আছে, হট য়োগা কিবা কিবি বহুত আছে, সেইখিনিলৈ মই যাব বিচৰা নাই। মুঠতে যিখিনি আমি আমাৰ এইকেইটা বস্তু লৈ পেলাই চৰ্চা কৰোঁ, মানে আসন, প্ৰাণায়াম, ধাৰণা আৰু ধ্যান য'ত কৰোঁ, সেইখিনি মিলি হয় আমাৰ হাতা য়োগা। সেইখিনি আজিকালি চবতকৈ পপুলাৰ আৰু চলি আছে, আৰু মানুহে লাভো পাইছে, বহুত লাভ পাইছে, সেইকাৰণে ইমান পপুলাৰ হৈছে। আৰু টু বি অনেষ্ট, আমাৰ পি এম মোদীয়ে 2015 যে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আৰম্ভণিটো কৰিলে, তাৰ পৰা আমাৰ য়োগাৰ যিটো পপুলাৰিটি হয় সেইটো বহুতখিনি বাঢ়ি গৈছে,
1: আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো,
0: আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো বা দেশে বিদেশে। যদিও আমাৰ আগত বহুত ঋষি য়োগী বহুতজন আছিলে হু ট্ৰেভেলড এব্ৰড, স্পেচিয়েলি টু আমেৰিকা, আমেৰিকাত গৈ তেওঁলোকে বহুতখিনি য়োগৰ বিষয়ে তেওঁলোকে হেৰি কৰিলে, ডেচিমিনেট কৰিলে, কিন্তু এই আন্তঃৰাষ্ট্ৰীয় য়োগ দিৱসৰ পিছৰ পৰা এইটো এটা বহুত ডাঙৰ এটা যেন ৱৰ্ল্ড ফেষ্টিভেল হৈ পৰিছে, আৰু দেখিলে মনটো বিৰাট ভাল লাগে। কেতিয়াবা US-ত গ'লে ডাঙৰ ডাঙৰ গ্ৰুপে একেলগে য়োগা কৰি আছে, সেইটো আমাৰ একচুৱেলি ইণ্ডিয়াতে দেখি পোৱা নাযায় সেইখিনি। চ' আশা কৰিছোঁ আমি আৰু এইটোৰ আনন্দ অকল আনন্দ

0: দয় নহয়, ইয়াৰ যিখিনি বেনিফিটছ আছে সেইখিনি আমি সব সেইটো অনুভৱ কৰিম, আৰু প্লাছ তাৰ বেনিফিটছখিনি লৈ লৈ আমি সু স্বাস্থ্যৰে আগবাঢ়ি গৈ থাকিম।
1: নিশ্চয়, সকলোৱে যাতে আঁকোৱালি লয় আৰু জীৱন ধাৰণৰ পদ্ধতি হিচাপে যাতে যোগাসন নিয়মিতভাৱে কৰে সেয়াই আমি আশা কৰিম। যোগ বুলি ক'লে আমিনো কি বুজো, এই সম্পৰ্কে আপুনি খুব সুন্দৰকৈ বুজাই দিলে। আশা কৰিছোঁ শ্ৰোতাই ভাল পাইছে, শুনি বুজি লৈছে। আৰু আমাৰ আজিৰ শৰীৰৰ স্বাস্থ্য অনুষ্ঠানৰ প্ৰথমটি খণ্ড আমি ইয়াতে সামৰিম। পৰৱৰ্তী খণ্ডসমূহত আমি যোগ বিষয়ক আন আন দিশসমূহ আলোচনা কৰিম। বাইদেউ, আপুনি আপোনাৰ মূল্যৱান সময় আমাক দিলে, তাৰ বাবে আপোনাক ধন্যবাদ।
0: ময়ো আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ মোক ইয়াত আমন্ত্ৰণ কৰাৰ বাবে, ধন্যবাদ।
1: প্ৰিয় শ্ৰোতা, শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানৰ আজিৰ এই খণ্ডটিৰ পৰা মই স্নেহাই বিদায় লৈছোঁ। নমস্কাৰ।
2: ইমানপৰে শ্ৰোতাসকলে শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানৰ বিষয় আছিল যোগাভ্যাস আৰু সুস্বাস্থ্য। অনুষ্ঠানটিত অতিথিৰূপে উপস্থিত আছিল যোগ বিশেষজ্ঞ জয়ন্তী চক্ৰৱৰ্তী। অনুষ্ঠানটিৰ আগ ধৰিলে স্নেহা পাঠকে। শ্ৰোতাসকলে আজি অনুষ্ঠানটিৰ প্ৰথমটি খণ্ড শুনিলে।
3: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীৰ আজি শপত গ্ৰহণ লোকসভা ভৱনত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন পূৰ্ণাংগ মন্ত্ৰীসভাৰ বৈঠক বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত 1 কোটি গছপুলি ৰোপণ ঠায়ে ঠায়ে বিভিন্ন কাৰ্যসূচীৰ আয়োজন সীমা সুৰক্ষা অধিক শক্তিশালী কৰাৰ বাবে স্মাৰ্ট বৰ্ডাৰৰ কাম অন্তিম পৰ্যায়ত উপনীত হোৱা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ আৰু সমগ্ৰ দেশৰ লগতে ৰাজ্যতো 28 জুনত পলিঅ' দিৱসৰ প্ৰস্তুতি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীয়ে আজি শপত গ্ৰহণ কৰে। ইয়াৰে 11গৰাকী বিজেপিৰ আৰু 1গৰাকী অসম গণ পৰিষদৰ। সম্প্ৰসাৰিত মন্ত্ৰীসভাত গোলকগঞ্জৰ অশ্বিনী ৰয় চৰকাৰ, ঢেকিয়াজুলিৰ অশোক সিংহল, টিংখাঙৰ বিমল বৰা, তামোলপুৰৰ বিশ্বজিৎ দৈমাৰী, নলবাৰীৰ জয়ন্ত মল্ল বৰুৱা, লক্ষীপুৰৰ কৌশিক ৰায়, কলিয়াবৰৰ বিধায়ক কেশৱ মহন্ত, পাথাৰকান্দিৰ কৃষ্ণেন্দু পাল, মঙলদৈৰ নীলিমা দেৱী, জাগীৰোডৰ পীযুষ হাজৰিকা, ধেমাজিৰ ডাঃ ৰণোজ পেগু আৰু ডিমৌৰ সুশান্ত বৰগোহাঁয়ে শপত গ্ৰহণ কৰে। গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নতুন মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়। শপত গ্ৰহণ অনুষ্ঠানত NDA মিত্ৰজোঁটৰ মন্ত্ৰী, বিধায়ক তথা দলীয় নেতা কৰ্মীসকল উপস্থিত থাকে। শপত গ্ৰহণৰ পাছতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্যমৰ আগত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
1: এইবাৰ অসমৰ ৰাইজে 100-200 আসনেৰে আমাক আশীৰ্বাদ দিছে, গতিকে আমাৰ দায়িত্ব বৃদ্ধি হৈছে। আমি অধিক দায়িত্বশীলভাৱে, অধিক বিনম্ৰভাৱে ৰাইজৰ হৈ কাম কৰিব লাগিব আৰু এখন বিকশিত আৰু সুৰক্ষিত অসম আগুৱাই লৈ যাব লাগিব। আমাৰ ভাৰতীয় জনতা পাৰ্টীক সেইকাৰণে কোৱা হয় যে অন্য ৰাজনৈতিক দলৰ দৰে আমাৰ দলটো নহয়। আমি অকল ক্ষমতা বা এটা বিশেষ কামৰ কাৰণে কাম নকৰোঁ, আমাৰ ৰাষ্ট্ৰৰ প্ৰতি এক দায়বদ্ধ হিচাপে কাম কৰোঁ আৰু ৰাষ্ট্ৰত জ্যেষ্ঠজন কনিষ্ঠজন সকলোকে আগবঢ়াই লৈ গৈ থাকিব লাগিব দেশৰ স্বাৰ্থত, ভৱিষ্যতৰ স্বাৰ্থত। আৰু সেইকাৰণে যদি BJP দলত দেখিবলৈ পায়, আপুনি জ্যেষ্ঠজনো দেখিব, কনিষ্ঠজনো দেখিব আৰু সকলোৱে একেলগ হৈ কাম কৰাৰ পৰিৱেশো দেখিব। মই ভাবোঁ যে এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি টীম আছাম, এই টীম আছামে খুব সুন্দৰভাৱে অসমৰ উন্নয়নৰ কাৰণে কাম কৰিব।
0: মন্ত্ৰী হিচাপে শপত লোৱাৰ পাছত প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়েও নতুন দায়িত্ব লৈ আৰু অধিক সক্ৰিয়তাৰে কাম কৰিব লাগিব বুলি প্ৰকাশ কৰে।
2: নতুন দায়িত্ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ টীমত আজি সোমাই লৈছে, গতিকে পৰিকল্পনাৰ আধাৰত অসমক উন্নয়ন কৰাৰ কাৰণে যিবোৰ কাম কৰিব আৰু ইয়াৰ ভিতৰত যি দায়িত্ব পাব সেই দায়িত্বটো পালন কৰি যাবলৈ চেষ্টা কৰিম। তামোলপুৰ বাসী ৰাইজেতো নিশ্চয় সবে অপ্ৰিয়ত, কাৰণ ইমান বছৰ তামোলপুৰত মন্ত্ৰী নাছিলে আৰু মন্ত্ৰী হোৱা হেতুকে তেখেতসকলৰ কাৰণে উন্নয়নৰ ক্ষেত্ৰত মানে বহুতখিনি সহজ হ'ব বুলি আশা কৰে সমষ্টি ৰাইজ। ডেফিনেটলি ইয়াত হাগ্ৰামা মহৰীয়া ডাঙৰীয়াক ধন্যবাদ দিব লাগিব যে তেখেতে BJP লগত এলায়েন্স হোৱাৰ পিছত সকলো BTC ৰাইজৰ লগত ভাল এটা সম্পৰ্ক ৰাখি এই নিৰ্বাচনবিলাকত যথেষ্ট সহায় কৰিলে, যাৰ কাৰণে BJP 4জন বিধায়ক জিকিবলৈ সক্ষম হ'ল, গতিকে এইটো তেওঁৰ প্ৰতি ৰাইজৰ আস্থা।
0: দিশপুৰৰ লোকসেৱা ভৱনত আজি প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ পাছতে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা চৰকাৰখনৰ প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হয়। লোকসেৱা ভৱনত মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি সকলো মন্ত্ৰী উপস্থিত আছে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দ্বিতীয়বাৰলৈ চৰকাৰ গঠন কৰাৰ পাছতে এইখনেই প্ৰথমখন পূৰ্ণাংগ মন্ত্ৰীসভাৰ বৈঠক। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী শ্ৰী শৰ্মাই সংবাদ মাধ্যম সম্বোধন কৰাৰ সম্ভাৱনা আছে। উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ৰূপায়িত চৰকাৰী আঁচনিসমূহৰ সুবিধা লাভ কৰাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক কৰা হৈছে। এই সন্দৰ্ভত উচ্চ শিক্ষা সঞ্চালকালয়ৰ পৰা বিশ্ববিদ্যালয়সমূহৰ পঞ্জীয়ক আৰু মহাবিদ্যালয়সমূহৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে।

0: সম্পৰ্কে এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত কৰদাতা, অংশীদাৰ, ব্যৱসায়ী, ছাত্ৰ ছাত্ৰী আৰু সাধাৰণ জনতাক আয়কৰ আইন 2025 সন্দৰ্ভত সবিশেষ জনোৱা হয়। ভাৰতীয় ৰাজহ সেৱাৰ আয়কৰ বিভাগৰ মুখ্য আয়ুক্ত দেৱকুমাৰ সোণোৱালে এইদৰে কয়।
1: Each and every citizen of this country, of each and every class or strata of the society, to know and be aware and to understand the policy reforms undertaken in tax laws and the corresponding rules, forms, etc. The Income Tax Act 2025, which has come into effect, which has been implemented from the 1st of April 2026, was given action by the Honorable President of India on 21st of August 2025, for which the initiative was taken by the Honorable Finance Minister in the budget session of 2024.
0: এই সভাত ভাৰতীয় ৰাজহ সেৱাৰ আয়কৰ বিভাগৰ মুখ্য আয়ুক্ত দেৱকুমাৰ সোণোৱালকে ধৰি ডিব্ৰুগড়ৰ মুখ্য আয়ুক্ত কে মেঘনাথ চৌহান, যুটীয়া আয়কৰ আয়ুক্ত মৃত্যুঞ্জয় ঘোষ, আয়কৰ আয়ুক্ত অমিতাভ ভট্টাচাৰ্য, দীপজয় দাস, দীপক জগন্নাথ কুমাৰ, ৰাজনীশ কুমাৰ আৰু প্ৰাঞ্জল চুটিয়া উপস্থিত থাকে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতা শৰ্মাৰ পৰা।
2: আজি বিশ্ব পৰিৱেশ দিৱস। পৃথিৱী আৰু প্ৰকৃতিক সুৰক্ষাৰ বাবে ইতিবাচক পৰিৱেশ সম্পৰ্কীয় কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে বিশ্বজুৰি সজাগতা সৃষ্টিৰ লক্ষ্যৰে প্ৰতি বছৰে আজিৰ দিনটোতে এই দিৱস পালন কৰা হয়। 1973 চনৰ পৰা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতি বছৰে 5 জুনত এই দিৱস পালন কৰি অহা হৈছে। এইবাৰ এই দিৱসৰ বিষয়বস্তু হৈছে প্ৰকৃতিৰ পৰা অনুপ্ৰেৰণা লাভ, আমাৰ জলবায়ু আৰু আমাৰ ভৱিষ্যতৰ বাবে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত 1 কোটি গছপুলি ৰোপণ কৰা হয়। আত্মসহায়ক গোটৰ 35 লাখতকৈও অধিক মহিলাই এই অভিযানত অংশ লয়। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশৰ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে। সমগ্ৰ শিক্ষা অসমৰ অধীনত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই অনুসৰি আজিৰে পৰা 30 জুনলৈ ইকো ক্লাবছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকত সেউজ গ্ৰীষ্ম শিবিৰৰ আয়োজন কৰা হয়। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ তৃতীয় সংস্কৰণ ৰূপায়ণ কৰা হয়। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ 28,36,232 গছপুলি ৰোপণ কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উদ্যোগত মৰিগাঁৱৰ পি এম শ্ৰী ভুৰাগাঁও হৰিচৰণ চৰকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস অনুষ্ঠানৰ আয়োজন কৰা হয়। গছপুলি ৰোপণ কাৰ্যসূচীৰে আৰম্ভ হোৱা অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ চৰকাৰী সহকাৰী সঞ্চালক কাৰ্তিক সূত্ৰধৰ, কাৰ্যবাহী বিষয়া ইন্দ্ৰজিৎ দাস উপস্থিত থাকি ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰে। বিদ্যালয়খনত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰাৰ বাবে অধ্যক্ষ অঞ্জুমণি শইকীয়াই আকাশবাণী গুৱাহাটীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি বজালী জিলাতো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। পাঠশালাত জুবিন ফেন ক্লাবৰ উদ্যোগত আৰু বজালী ডান্স একাডেমীৰ সহযোগত গছপুলি ৰোপণ আৰু পৰিৱেশ সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। শিৱসাগৰ জিলাতো বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। জিলা আয়ুক্ত কাৰ্যালয় চৌহদত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মাজত গছপুলি বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত গছপুলি ৰোপণৰ লগতে ডিব্ৰুগড় জিলা সাংবাদিক সন্থা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত চুকাফা সমন্বয় ক্ষেত্ৰত 100 জোপা নাহৰৰ পুলি আৰু বিভিন্ন গছপুলি ৰোপণ কৰা হয়। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপণেৰে এই দিৱস উদযাপন কৰা হয়। ছেভ পবা ৰেইন ফৰেষ্টৰ উদ্যোগত আজি চিৰাং প্ৰাথমিক বিদ্যালয়ত গছপুলি ৰোপণ আৰু সজাগতামূলক মুকলি সভা অনুষ্ঠিত কৰা হয়। দক্ষিণ শালমৰা মানকাছৰ জিলাতো জিলা প্ৰশাসনে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে 1.5 লাখ গছপুলি ৰোপণ কৰে আৰু সজাগতা সভাত এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়া পলিথিন বৰ্জন কৰিবলৈ আহ্বান জনায়। শোণিতপুৰ জিলাত বালিপাৰা সংৰক্ষিত বনাঞ্চলত এক বৃহৎ বনানীকৰণ আৰু পৰিৱেশ সংৰক্ষণ কাৰ্যসূচীৰো আয়োজন কৰা হয়। জিলা প্ৰশাসন, বন বিভাগ, বালিপাৰা ফাউণ্ডেশ্যন আৰু আত্মসহায়ক গোটসমূহৰ উদ্যোগত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ইকো টাস্ক ফৰ্চ নামনিৰ প্ৰচেষ্টাত ছটাই নদী বালিপাৰা সংৰক্ষিত বনাঞ্চলত ইতিপূৰ্বে 1,300,000তকৈও অধিক গছপুলি ৰোপণ কৰা হৈছে। আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বনাঞ্চলখনত 1100টা

0: থলুৱা প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হয়। এই বনানীকৰণ কাৰ্যসূচীৰ জৰিয়তে প্ৰায় 8,000 হেক্টৰ বনভূমি পুনৰ উদ্ধাৰৰ পৰিকল্পনা কৰা হৈছে। বৰপেটা জিলাত চৰকাৰী বেচৰকাৰী সংস্থা সংগঠনৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়ৰ লগতে শিক্ষানুষ্ঠানসমূহতো গছপুলি ৰোপণ কৰা হয়। বৰপেটা সত্ৰতো সত্ৰীয়া আৰু ভকতে সত্ৰৰ চৌহদত গছপুলি ৰোপণ কৰে। ইয়াৰ উপৰিও বৰপেটাৰ কেইবাটাও স্বেচ্ছাসেৱী সংগঠনে ৰাইজৰ মাজত গছপুলি বিতৰণ কৰে। যোৰহাট জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ কৰা হয়। লখিমপুৰ জিলাত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বীৰ লাচিত সেনা অসম লখিমপুৰ জিলা সমিতিৰ উদ্যোগত কেইবাটাও স্থানত গছপুলি ৰোপণ কৰা হয়। চিৰাং জিলাত চিৰাং বন সংমণ্ডলৰ অধীনৰ ৰুণিখাটা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত চিকনা জহোলাও ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। এই কাৰ্যসূচীত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অসম জলবায়ু পৰিৱৰ্তন ব্যৱস্থা সমিতি পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত ছেভ নেচাৰ ছেভ লাইফ শীৰ্ষক সচেতনমূলক মুকাভিনয় অনুষ্ঠান অনুষ্ঠিত কৰা হয়। টীম নিৰ্বাকৰ মুকাভিনয়ৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ গছ গছনি ৰোপণ প্ৰদূষণ নিয়ন্ত্ৰণ আৰু প্ৰকৃতি সুৰক্ষাৰ গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰদানৰ চেষ্টা কৰে। আৰ জি বৰুৱা মহাবিদ্যালয় আৰু সদৌ অসম উকিল সন্থা কাৰ্যালয়ত চৌহদত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণ কৰা হয়। বাতৰি পৰৱৰ্তী অংশ শুনক জিন্তিৰাণী ডেকাৰ পৰা।
1: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে সীমা সুৰক্ষা অধিক শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে স্মাৰ্ট বৰ্ডাৰ পৰিযোজনাৰ অন্তিম পৰ্যায় কাৰ্যকৰী কৰাৰ বাবে কাম কৰি আছে। ত্ৰিপুৰাৰ ভাৰত বাংলাদেশ সীমান্তৰ লংকামুৰা সীমান্ত আউটপষ্টত আজি অনুষ্ঠিত প্ৰহৰী সন্মিলনত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এই পৰিযোজনা অন্তিম পৰ্যায়ত উপনীত হৈছে আৰু অহা বৰ্ষত সীমা সুৰক্ষা বল তথা সশস্ত্ৰ সীমা বলৰ 8টা সংবেদনশীল ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ কৰা হ'ব। গৃহমন্ত্ৰী শ্ৰীশ্বাহে কয় যে চৰকাৰে ত্ৰিপুৰা পশ্চিমবংগ আৰু বিহাৰৰ সীমান্তৰে অবৈধ অনুপ্ৰৱেশৰ বাবে জনসংখ্যাৰ গাঁথনি সলনি হোৱাটো সহ্য নকৰে। তেওঁ কয় যে সীমা সুৰক্ষা শক্তিশালী কৰিবলৈ সীমান্তত কাঁইটীয়া বেৰ নিৰ্মাণৰ কামত অগ্ৰাধিকাৰ দিয়া হ'ব। ত্ৰিপুৰাত নতুন আৰ্হিৰে 119 কিলোমিটাৰ দীঘল কাঁইটীয়া বেৰ নিৰ্মাণ কৰা হ'ব। আজিৰ এই অনুষ্ঠানত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা, সীমা সুৰক্ষা বলৰ মহানিৰ্দেশক প্ৰবীণ কুমাৰ আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। সমগ্ৰ দেশৰ লগতে নগাঁও জিলাতো অহা 28 জুনত পলিঅ' দিৱস উদযাপন কৰা হ'ব। সেইদিনা জিলাখনৰ সকলো চৰকাৰী চিকিৎসালয়ৰ উপৰি ৰেলৱে ষ্টেচন বাছ আস্থানৰ উপৰি অধিক জনসমাগম হোৱা ৰাজহুৱা স্থানসমূহত অস্থায়ী প্ৰতিষেধক কেন্দ্ৰ স্থাপন কৰি পলিঅ' প্ৰতিষেধক প্ৰদান কৰিব। নগাঁও জিলা স্বাস্থ্য সমিতিৰ এখন সভাত আজি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ সভাপতিত্বত জিলা প্ৰতিষেধক বিষয়া ডাঃ মুকুট ডেকাই কয় যে 1995 চনতে আৰম্ভ হোৱা এই অভিযানৰ ফলত ভাৰত 2014 চনতে সম্পূৰ্ণ পলিঅ'মুক্ত হৈছে। অৱশ্যে চুবুৰীয়া দেশ পাকিস্তান আফগানিস্তান আদি এতিয়াও পলিঅ'মুক্ত হ'ব নোৱাৰাৰ বাবে এইবেলি ভাৰততো একে সময়তে পলিঅ' প্ৰতিষেধক দিয়া হ'ব। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই পূৰ্বে পলিঅ' প্ৰতিষেধক লোৱা বা নোলোৱা সকলো 5 বছৰৰ অনুৰ্ধ শিশুক সেইদিনা মুক্ত মনেৰে পলিঅ'ৰ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অভিভাৱকৰ প্ৰতি আহান জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীৰ আজি শপত গ্ৰহণ। লোকসভা ভৱনত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন পূৰ্ণাংগ মন্ত্ৰীসভাৰ বৈঠক। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত 1 কোটি গছপুলি ৰোপণ, ঠায়ে ঠায়ে বিভিন্ন কাৰ্যসূচীৰ আয়োজন। সীমা সুৰক্ষা অধিক শক্তিশালী কৰাৰ বাবে স্মাৰ্ট বৰ্ডাৰৰ কাম অন্তিম পৰ্যায়ত উপনীত হোৱা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ। আৰু সমগ্ৰ দেশৰ লগতে ৰাজ্যতো 28 জুনত পলিঅ' দিৱসৰ প্ৰস্তুতি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: বাতৰি পাছতে পুনৰ উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅ'ৰ মাজলৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো ন প্ৰতিভা অনুষ্ঠানটি। আজি অনুষ্ঠানত অতিথিৰূপে উপস্থিত আছে উদীয়মান কণ্ঠশিল্পী অনামিকা দাস। অনুষ্ঠানটি ৰাত ধৰিছে শ্ৰুতি ডেকাই।
1: নমস্কাৰ।

0: প্ৰিয় শ্ৰোতা, যুৱবাণীৰ ন প্ৰতিভা অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম। এই অনুষ্ঠানটিত আমি প্ৰতিবাৰে আপোনালোকৰ মাজলৈ উদীয়মান কণ্ঠশিল্পীসকলক চিনাকি কৰাই দিবলৈ চেষ্টা কৰোঁ। ঠিক তেনেকৈয়ে আজিও আমাৰ মাজত উপস্থিত আছে দক্ষিণ গুৱাহাটী বিএড মহাবিদ্যালয়ৰ ছাত্ৰী অনামিকা দাস। তোমাক স্বাগতম আমাৰ অনুষ্ঠানটিলৈ।
1: ধন্যবাদ।
0: আমি এটি বহুতো কথা পাতিম, গীত শুনিম, কিন্তু অনুষ্ঠানটিৰ আৰম্ভণি এটি গীতেৰে কৰিব বিচাৰিম। কি শুনাবা প্ৰথমে?
1: ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি খুব ধুনীয়া গীত গাবলৈ চেষ্টা কৰিছোঁ।
0: ঠিক আছে।

0: খুব সুন্দরকৈ গীতটি পরিবেশন করিলা, খুব ভাল লাগিলে। প্রথমে জানিব বিচাৰিম তোমার জন্ম, শিক্ষা আর শৈশবের বিষয়ে অকনমান।
1: হয়, মোৰ জন্ম হৈছে বাক্সা জিলাৰ এখন অতি ভিতরুয়া ঠাই বৰচকাদল, আর তাতেই মোৰ গোটেই শৈশবটো পাৰ হৈছে। আচলতে মোৰ জীৱনৰ আটাইতকৈ ভাল লগা সময়খিনি, মোৰ বুলি নহয় সকলোৰে জীৱনৰ মধুৰতম সময় এইখিনি, শৈশবৰ সময়খিনি। খুব এখন ভিতরুয়া গাঁও বুলি মই কলোৱেই, নৈপৰীয়া অঞ্চলে তাত মোৰ জন্ম হৈছে। যেনেকৈ আমি পঢ়িবলৈ পাওঁ, কিতাপত পঢ়ো, আমি মুভিবোৰত চাওঁ, নৈত সাঁতুৰি নাদুৰি গাঁৱৰ ল'ৰা ছোৱালীবোৰ ডাঙৰ হয়, তেনেকৈ ময়ো ডাঙৰ হৈছোঁ, নৈত সাঁতুৰি, সমনীয়াৰ লগত খেলি, লোকৰ ঘৰত আম কঁঠাল চুৰি কৰি তেনেকৈ ডাঙৰ হৈছোঁ। গতিকে খুব মই সৌভাগ্য অনুভৱ কৰোঁ নিজকে যে মই এনেকুৱা এটা অঞ্চলত, ঠাইত মই জন্ম হৈছোঁ। তাৰপিছত মোৰ দেউতাৰ চাকৰি সূত্ৰে আৰু আমাৰ শিক্ষাৰ সূত্ৰে আমি বাক্সা জিলাৰে আন এখন ঠাই জালাহ, য'ত আমি এতিয়া স্থায়ী বাসিন্দা, তাতে আমি আহিলোঁ। তাতেই মোৰ স্কুলীয়া

0: লাগে বুলি গাইছিলোঁ সৰুতে। মোৰ যেতিয়া দেউতাহঁতে গাইছিলে, দেউতাক সৰুতে গুণগুণাই থকা শুনো, পিছতো শুনিছিলোঁ, তেতিয়া অনুভৱ হৈছিলে দেউতা আচলতে ভাল গায়। যেতিয়া বুজিব পৰা হ'লোঁ, মাও যেতিয়া এতিয়া গুণগুণাই থাকে, মাও মানে ভাল সুৰতে গুণগুণাই থাকে, তো তেনেকেই চাগে গাবলৈ ল'লোঁ। আৰু বিশেষকৈ মই মোৰ স্কুলৰ নাম ল'বই লাগিব, তাতে মোক আচাৰ্য আচাৰ্যহঁতে বহুত আচলতে আগবঢ়াই নিয়াত বহুত সহায় কৰিলে। স্কুলৰ যিকোনো অনুষ্ঠানেই হওক বা বেলেগ স্কুলৰ পৰা যদি আমি বেলেগ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যাওঁ, আচাৰ্য আচাৰ্যহঁতে সদায় লৈ যায়। তেনেকৈ হয়তো গান গোৱাৰ প্ৰেৰণা পাইছিলোঁ, তেনেকৈ গাই থাকিলোঁ, এতিয়াও গাই আছোঁ।
1: সংগীতৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা হৈছে ক'ৰবাত?
0: হয়, সংগীতৰ আনুষ্ঠানিক শিক্ষা মই গ্ৰহণ কৰিছোঁ। আচলতে সৰুৰ পৰা গান গাইছোঁ যদিও আনুষ্ঠানিক শিক্ষা লওঁতে আচলতে মোৰ বহুত দেৰি হৈছিল। মোৰ ওচৰত তেনেকুৱা শিক্ষানুষ্ঠানো নাছিলে বা তেনেকৈ কোনো মানে অনুভৱ কৰা নাছিলোঁ যে সংগীতৰ আনুষ্ঠানিক শিক্ষাটো ল'ব লাগে। কিন্তু মোৰ মামা হীৰেণ দাস, মই তেওঁৰ নামটো ল'বই লাগিব, তেওঁ বৰ্তমানো অসমীয়া সংগীত জগত এগৰাকী প্ৰতিষ্ঠিত বাদ্যশিল্পী। তেওঁ এদিন মোক ক'লে যে তই এনেকৈ অকল গান গাই থাকিলে নহ'ব, তই শিকিব লাগিব। তেনেকৈ মামাই মোক এতিয়া মই য'ত কমপ্লিট কৰিছোঁ, মোৰ গুৰু যোগেন দাস ছাৰৰ ওচৰত মোক লৈ গ'ল। তেনেকৈ মই 4 বছৰ তেওঁ তাতে মই গান শিকিলোঁ। যিখিনি জ্ঞান পাইছোঁ সংগীতৰ, অকণমান হ'লেও অকণমান যি বুজি পাওঁ, সেয়া ছাৰ আৰু মামাৰ কাৰণে। আৰু এইখিনিতে মই মোৰ ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানৰ জৰিয়তে। তেখেতৰ আশীৰ্বাদ আৰু প্ৰেৰণাৰ কাৰণে মই হয়তো এইখিনি আগবাঢ়ি আহিবলৈ সক্ষম হৈছোঁ।
1: খুব ভাল লাগিলে জানিব পাৰি তোমাৰ এই সংগীত যাত্ৰা অব্যাহত থাকক। পুনৰ এটি গীতৰ মাজলৈ যাব বিচাৰিম, কি শুনাবা এবাৰ?
0: মই এবাৰ মোৰ খুব ভাল লগা গীত এটি মনোজ্যোৎস্না মহন্ত বাইদেউৰ, বহুদিন হ'ল এই গীতটি মই গাবলৈ চেষ্টা কৰিছোঁ।
1: ঠিক আছে।

0: ধন্যবাদ। খুব সুন্দরকৈ গীতটি পরিবেশন করিলা, খুবই ভাল লাগিলে। তুমি যেহেতু মঞ্চ অনুষ্ঠানসমূহও করা, তার আঁৰৰ কাহিনী অকনমান জানিব বিচাৰিম, বা আৰম্ভণি কেতিয়া হৈছিল?
1: হয়, প্ৰথম যেতিয়া মঞ্চত মই গান গাইছিলোঁ, খুব সৰু আছিলোঁ মই, তেতিয়া গানৰ আনুষ্ঠানিক শিক্ষা মই গ্ৰহণ কৰাই নাই। মোৰ দাদা এজনে মোক মানে এনেই অকস্মাতে ক'লে বোলে তই গান গাবি নেকি, জেগাত যাব লাগে। মই তেতিয়া সৰু, মই ভাল লাগিছে, গান গাবলৈ কৈছে, গান গাবলৈ যাম। তাৰপিছত মই ক'লোঁ হ'ব যাম। অকণমান প্ৰেক্টিচ কৰিলোঁ মঞ্চত উঠাৰ আগে আগে, তাৰপিছত মই তেনেকৈ ষ্টেজত উঠি দিলোঁ। মই এতিয়া নাজানো কি কৰিব লাগে, কেনেকৈ গাব লাগে। তাৰপিছত তেতিয়া মই মানে যিহেতু গান গাবলৈ ষ্টাৰ্ট কৰা নাই, মই অকণমান মই কৈছোঁ মোৰ অভিজ্ঞতাটো, প্ৰথম অভিজ্ঞতাটো। তেতিয়া মই মানে মোৰ ওচৰত যিডাল মানে গান গোৱা সেইডাল ষ্টেণ্ডডাল থাকে, য'ত মানে বহীটো থৈ পিনে গান গায়, সেইডাল মোৰ লগত নাই মানে। তাৰপিছত মই কমিটিক ক'লোঁ যে দাদা মোক লাগিছিলে। সিহঁতে তেওঁলোকে ক'লে আমাৰ ওচৰতো নাই, তেওঁলোকে মোক এখন চকী এখন দিলে। তাতে চকীখনত মই বহীটো থলোঁ। বহীটো থৈ মই মাজে মাজে মানে মই পাহৰি যাওঁ কি গাব লাগে। মই আকৌ চকীখনলৈ আহোঁ, মই আকৌ চাওঁ, আকৌ গান গাওঁ। এইফালে মানে এনেকুৱা মানে মানুহখিনিয়ে মানে নাচিবলৈ মানে সাজু হৈ আছে। মই মানে নাজানো, প্ৰথম অনুষ্ঠান কৰিছোঁ, মানুহখিনিয়ে নাচিবলৈ ৰৈ আছে, মই গাব লাগে, মই গাই আছোঁ, তেনেকৈ মানে বহুত এইটো এতিয়া মোৰ মনত পৰিলে হাঁহি উঠে। পিছত যেনিবা মই যেনে তেনে মিলালোঁ আৰু, তেনেকেই প্ৰথম অভিজ্ঞতাটো সেয়াই। কিন্তু ভাবিলে ভাল লাগে, সেইটো ষ্টেজৰ পৰা এতিয়া আহি এইখিনি পাইছোঁ। বহুত বেছি জীৱনত একো মানে লাভ কৰিব পৰা নাই যদিও, যিখিনি কৰিছোঁ সেয়াই মানে এতিয়া ঘূৰি চালে বহুত ভাল লাগে। আৰু এতিয়া যেতিয়া অনুষ্ঠানবোৰ কৰিবলৈ যাওঁ, সেই একেই অনুভৱটো হয় মানে। প্ৰথম যেতিয়া ভয় লাগে, এতিয়াও সেই ভয়টো অনুভৱ হয়, মানুহখিনি যেতিয়া আগত থাকে, লাগে এনেকুৱা মানে কেনেকৈ মানুহখিনিয়ে ভাল পাবনে নাপায়, সেইটো বহুত এটা মানে ভয় এটা থাকে মনত। কিন্তু অনুষ্ঠানৰ শেষত যেতিয়া মানুহবোৰে আহি পেলাই কয় যে ভাল লাগিছে অনুষ্ঠানটো, তোমাক লগ পাই ভাল লাগিল, আকৌ লগ পাম, তো সেইখিনি বহুত ডাঙৰ কথা আচলতে আমাৰ কাৰণে, মোৰ কাৰণে বিশেষকৈ। তো বহুত ভাল লাগে, তেনেকেই এতিয়া গৈ আছোঁ, কৰি আছোঁ। মোৰ আৰম্ভণি হৈছেহে, দুবছৰ তিনিবছৰমান হ'ল মোৰ ভালকৈ আৰম্ভ কৰা এই যাত্ৰাটো মঞ্চ অনুষ্ঠানৰ। গতিকে আগবাঢ়ি লৈ যাবলৈ সদায় মই চেষ্টা কৰিম, লগতে যিখিনি মানুহে মোৰ ওপৰত বিশ্বাস কৰি মোক অনুষ্ঠানত আমন্ত্ৰণ কৰে, তেওঁলোকক এনেদৰে যাতে মই হতাশ যাতে কেতিয়াও কৰিব লগা নহয়, সেইটোৱে মই কামনা ৰাখিছোঁ আৰু চেষ্টা কৰিম।
0: নিশ্চয়কৈ। প্ৰিয় সংগীত শিল্পী বুলি ক'লে প্ৰথমে কাৰ নাম মনলৈ আহে?
1: প্ৰিয় শিল্পী বুলি ক'লে নিশ্চয়কৈ প্ৰথমতে এটা নামেই মনত আহে, জুবিন দা। সৰুৰে পৰা জুবিন দাৰ গীত শুনিছোঁ, ৰেডিঅ'ত যেতিয়া শুনো, সৰুতে মই কৈছোঁ মই গাঁৱত ডাঙৰ হৈছোঁ, মোৰ মামা ককাহঁতৰ ঘৰত ৰেডিঅ' এটা আছিলে, মই মানে বন্ধ দিনত মই যাওঁ তালে, তাত গৈ মই ৰেডিঅ' অনুষ্ঠানবোৰ শুনো, জুবিন দাৰ গানবোৰ শুনো। তেতিয়া মানে গান বুলি ক'লে অনুভৱ হয় অকল জুবিন দা, বেলেগৰ মানে নেজানো, মানে জুবিন দাৰ গান শুনিয়ে ডাঙৰ হৈছোঁ। তেতিয়া বুজি পোৱা নাছিলোঁ আচলতে জুবিন দাৰ গানৰ অৰ্থবোৰ, হ'লেও ভাল লাগিছিলে, শুনিছিলোঁ। এতিয়া যেতিয়া ডাঙৰ হ'লোঁ, জুবিন দাৰ গানৰ কি বুজাইছে বুজি পাওঁ, মানে ভাবিলে আচৰিত লাগে তেওঁ কেনেকৈ কামবোৰ কৰিছিলে। আমি এতিয়াও লগৰবোৰৰ লগত কেতিয়াবা যেতিয়া বহু আমি আলোচনা কৰোঁ, কেনেকৈ মানে ইমান বছৰ আগতেই, ক'তো এইবোৰ আমি শুনা নাই, তেওঁ ক'ত গম পাইছিলে, কিমান ষ্টাডি কৰিছিলে তেওঁ, কিমান ভাল পাইছিলে সংগীত বিষয়টোক, তো সেইবোৰ আমি আলোচনা কৰোঁ। গতিকে প্ৰিয় শিল্পী বুলি ক'লে সদায় তেওঁ আগশাৰীতে থাকিব, আগস্থানতে থাকিব। তাৰ উপৰিও যদি মই ক'বলৈ যাওঁ ফিমেল ছিংগাৰৰ কথা, মই মনোজ্যোৎস্না মহন্ত বাইদেউৰ গানবোৰ শুনি খুব ভাল পাওঁ। তেওঁ গানবোৰ চুই যায় সদায়, তেওঁ গানৰ কথাবোৰ সুৰবোৰ বহুত ভাল লাগে।
0: খুব ভাল লাগিলে। তেন্তে তোমাৰ প্ৰিয় সংগীত শিল্পী, তোমাৰ প্ৰিয় এটি গীত শুনিব বিচাৰিম?
1: ঠিক আছে, মই মনোজ্যোৎস্না মহন্ত বাইদেউৰে এটি খুব ধুনীয়া গীত গাবলৈ অকণমান চেষ্টা কৰিছোঁ। গীতটো খুব কঠিন হয় আচলতে, হ'লেও মই ভাল পাওঁ কাৰণে মই গাবলৈ অকণমান চেষ্টা কৰিম। যদি ভুল ভ্ৰান্তি হয় মই মোৰ শ্ৰোতাসকলৰ আগত আগতীয়াকৈ মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ।
0: ঠিক আছে।

0: ধন্যবাদ, খুব ভাল লাগিলে, তোমাৰ কণ্ঠটি সঁচাকৈ খুব ধুনীয়া। শ্ৰোতাসকলে নিশ্চয়কৈ তোমাৰ কণ্ঠৰ ৰোমান ইতিমধ্যে পাইছে। আজৰি সময়ত কি কৰি ভাল পোৱা গীত গোৱাৰ উপৰিও?
1: হয়, আজৰি সময়ত গান গোৱাৰ উপৰিও মই ৰান্ধি ভাল পাওঁ। আচলতে বহুত ভাল বনাব নাজানো, তথাপিও ৰান্ধি ভাল পাওঁ। লগতে মন গ'লে মই বাহিৰা কিতাপ উপন্যাস পঢ়ি ভাল পাওঁ। বিশেষকৈ মাজে মাজে নাচিও থাকোঁ, নাচি ভাল লাগে, সেয়াই আৰু।
0: তুমি যিহেতু

0: আহি আছা, লগতে সংগীতকো আগবঢ়াই লৈ গৈ আছা, দুয়োটাই কেনেদৰে আগুৱাই লৈ গৈ আছা? কিবা অসুবিধাৰ সন্মুখীন হৈছা নেকি কেতিয়াবা?
1: হয়, অসুবিধা বুলি ক'বলৈ গ'লে তেনেকৈ অসুবিধা নহয় বাৰু, তথাপিও মাজে মাজে বহুত বেছি হেক্টিক হৈ যায়, মানে দুইফালে যেতিয়া এতিয়া যিহেতু বিহুৰ বহাগ বিহুৰ গ'ল, তো তেনেকৈ একেটা সময়তে মানে কেতিয়াবা কি হয়, পৰীক্ষাবোৰ পৰি যায়, লগতে মঞ্চ অনুষ্ঠানবোৰ আগতীয়াকৈ যিহেতু চুক্তি কৰা থাকে, তেনেকৈ নিমিলে মানে বহুত কষ্ট হৈ যায় কেতিয়াবা হেণ্ডেল কৰিবলৈ। তথাপিও যিমানখিনি পাৰোঁ কৰি গৈ থাকোঁ। আৰু লগতে কি হয়, পঢ়াটো মানে সমান্তৰালভাৱে লৈ যাব লগা হয়, কাৰণ ঘৰৰ মানুহখিনিও যিহেতু বিচাৰে যে নিজকে প্ৰতিষ্ঠিত কৰাটো, বা ময়ো বিচাৰোঁ কোনোবাখিনিত হয়তো ভালকৈ চিকিউৰ হৈ পেলাই নিজৰ ভৱিষ্যতটো চিকিউৰ কৰাটো, গতিকে কেতিয়াবা খেলি মেলি হৈ যায়, কেতিয়াবা নিজেই মানে হতাশ হৈ যাওঁ কিছুমান ক্ষেত্ৰত, কোনটো কৰোঁ কোনটো নকৰোঁ এনেকুৱা হৈ যায় বহুত সময়ত, যিহেতু ঘৰখনৰো কিছুমান দায়িত্ব আছে, মোৰ ভণ্টি আছে, ভণ্টি পঢ়ি আছে, যিহেতু দেউতা নাই মোৰ, গতিকে অকণমান এইবোৰ ভাবিব লগা হয়। তথাপি গানটোতো আৰু কেতিয়াও বাদ দিব নোৱাৰোঁ, গানৰ অবিহনে জীৱনটো কেতিয়া কল্পনাও কৰা নাই, আৰু এনেকুৱা নাহক দিন য'ত মই গান এৰিব লগা হয়, গতিকে গানটো সমান্তৰালভাৱে চলাই লৈ গৈ আছোঁ, নেজানো কিমান সফল হ'ব পাৰোঁ কি হ'ব পাৰোঁ, কিন্তু গান সদায় গাই থাকিম সেইটো আশা আৰু জীৱনত।
0: নিশ্চয়কৈ এনেদৰে আগবাঢ়ি গৈ থাক। সংগীতক লৈ ভৱিষ্যত পৰিকল্পনা কি তোমাৰ?
1: হয়, গানবোৰ গাই আছোঁ, গানৰ কামো কৰি আছোঁ, মোৰ নিজৰ গান মই এতিয়ালৈকে 4টা উলিয়ালোঁ গান নিজৰ, লগতে গানবোৰ গাই আছোঁ, কিন্তু নিজৰ গান এতিয়ালৈকে নিজে লিখি নিজে সুৰ কৰা গান এতিয়ালৈকে মই উলিওৱা নাই, মানে সেইটো এটা মনত এটা সদায় দুখ বা অকণমান অনুতাপ বুলি ক'বলৈ ভাল হ'ব ক'লে অকণমান আছে। সৰুতে লিখিছিলোঁ, কবিতা চবিতা লিখিছিলোঁ, মাজতে পঢ়াৰ ক্ষেত্ৰতেই হওক বা মোৰ এলাহ যিয়ে হওক অকণমান ৰৈ গ'ল, গতিকে আকৌ এতিয়া যেতিয়া মোৰ লগৰবোৰক দেখোঁ, এতিয়া বৰ্তমান যিটো মোৰ ফ্ৰেণ্ড চাৰ্কেল, তেওঁলোক মানে ইমান ক্ৰিয়েটিভ হয়, ইমান ধুনীয়া গান লিখে, ইমান ধুনীয়াকৈ সুৰ কৰে, মই মানে খুব ইনস্পায়াৰ হওঁ তেওঁলোকৰ পৰা, গতিকে এতিয়া যেতিয়া আজৰি সময় পাওঁ, অকণমান কিবাকিবি ডায়েৰীটো টুকি থওঁ, যেতিয়া মই ভাবোঁ যে কিবা এটা মই শ্ৰোতাক দিব পাৰিম, তেতিয়া নিশ্চয়কৈ নিজৰ গান নিজৰ সুৰ কৰি মই দিবলৈ মই চেষ্টা কৰিম, গতিকে সেইটো এতিয়া আচলতে মোৰ ভৱিষ্যত পৰিকল্পনা বৰ্তমান সেইটোৱেই, বাকী গানটো গায়ে আছোঁ, গান গাই গৈ থাকিম।
0: নিশ্চয়কৈ, তেন্তে তোমাৰ নিজৰ এটি গীত শুনিব বিচাৰিম এতিয়া।
1: নিশ্চয়, মই নিজৰ গান এটা শুনাইছোঁ, এই গীতটো লিখিছিলে আৰু সুৰ কৰিছিলে গীতাৰ্থ গীৰেণ দাদাই, আৰু সংগীত ব্যৱস্থাপনা কৰিছিলে পলাশ গগৈ দাদাই।

0: ধন্যবাদ।
1: খুব ভাল লাগিলে গীতটি সঁচাকৈ। আগলৈও এনেধৰণৰ গীত আমাৰ মাজলৈ লৈ আহিবা বুলি আশা থাকিলে। বৰ্তমানৰ সময়ত সংগীত জগতত নিজৰ পৰিচয় গঢ়ি তোলাটো কিমান কঠিন বুলি ভাবা? যিহেতু তুমি উঠি অহা প্ৰজন্ম, গতিকে তুমি কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছা অকণমান জানিব বিচাৰিম।
0: হয়, অসুবিধা নিশ্চয় থাকিব, সকলোতে অসুবিধা থাকে, প্ৰত্যাহ্বান সকলোতে থাকে। কি হয়, এতিয়া সকলো বস্তুৱেই, ধৰ মই গান এটা ৰেকৰ্ডিং কৰিব লাগিলে, গানটো যদি মই কোনোবাক লিখিব দিওঁ, সুৰ কৰিব দিওঁ, তাৰ পৰা আৰম্ভ কৰি গানটো ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰালৈকে বহুতখিনি খৰচৰ কথা আচলতে আহি যায়। গতিকে যিখিনি আমাৰ নিচিনা নতুনকৈ আমি উঠি আহিছোঁ, আমি গান গাবলৈ আৰম্ভ কৰিছোঁ, গতিকে সেই মানে যাত্ৰাটো অব্যাহত ৰাখিবলৈ অকণমান ক'ৰবাত দিগদাৰ হয়, খৰচটো বহুত বেছি হৈ যায়। তথাপি মঞ্চ পাইছোঁ, তথাপি মই মোৰ ক্ষেত্ৰত ক'বলৈ গ'লে পাইছোঁ, লাহে লাহে পাই আহিছোঁ। আৰু বহুত এনেকুৱা থাকে, ভাল ভাল সংগীত শিল্পী আছে যোনে এখন মঞ্চ পাবলৈ কিছুমান ক্ষেত্ৰত দিগদাৰ হৈ যায় কিছুমান সময়ত। গতিকে তেওঁলোকো আগবাঢ়ি আহক, নিজৰ প্ৰত্যাহ্বান নেওচি আৰু নিজৰ নিজৰ পৰিচয় সকলোৰে আগত দিয়ক, দিব পৰা হওক, তাকেই কামনা কৰিছোঁ।
1: হয়, নিশ্চয়কৈ। তুমি বিশেষকৈ কেনেকুৱা ধৰণৰ সংগীত গাবলৈ ভাল পোৱা আৰু লগতে অনুষ্ঠান এটা কৰিব যোৱাৰ আগতে গীতটি বাছনি কৰাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ দিশসমূহ গুৰুত্ব দিয়া?
0: গান শুনি সকলো গানেই ভাল পাওঁ আচলতে, কিন্তু অকণমান মেলোডিয়াছ গানবোৰ মই শুনি ভাল পাওঁ, মই কমফৰ্টেবল ফিল কৰোঁ সেই গানবোৰ গাবলৈ। মই যেনেকৈ গালোঁ মনোজ্যোৎস্না মহন্ত বাইদেউৰ গানবোৰ তেনেকুৱা, বা এতিয়া যদি প্ৰজন্ম ক'বলৈ যাওঁ সুবাসনা বা নীলাক্ষী নিয়োগ বা হঁতৰ গানবোৰ ভাল পাওঁ। সকলো গানেই ভাল লাগে আচলতে শুনি, সকলো গানৰে এটা সুকীয়া মাদকতা থাকে, ভাল লাগে। আৰু মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিবলৈ গ'লে আচলতে প্ৰথম এটা অকণমান সুৰীয়া বা অকণমান মেলোডিয়াছ গান এটাই ছিলেক্ট কৰোঁ প্ৰথমতে। তাৰপিছত এটা বা দুটা গান গোৱাৰ পিছত আমাৰ শ্ৰোতাসকলে, আমাৰ দৰ্শকসকলে যিবোৰ গান শুনি ভাল পায়, তেওঁলোকে যিহেতু বহাগৰ অনুষ্ঠানবোৰ বেছিকৈ হয় মুখ্যতঃ, গতিকে তেওঁলোকে অকণমান নাচিবলৈ মন কৰি থাকে, তেওঁলোকে বিহু গানবোৰ শুনি ভাল পায়, বা জুবিন দাৰ গানবোৰ এতিয়া বৰ্তমান সময়ত জুবিন দাৰ গানবোৰ বহুত তেওঁলোকে কয় আমাক, জুবিন দাৰ এইটো গান গাব লাগে, গতিকে তেওঁলোকে যিভাৱে আমাক দাবী কৰে বা যি অনুৰোধ জনায় আমি সেয়াই গাওঁ, সেয়াই গাবলৈ চেষ্টা কৰি যাওঁ।
1: পুনৰ এটি গীতৰ মাজলৈ যাব বিচাৰিম, কি শুনাবা এবাৰ?
0: ঠিক আছে, মই এবাৰ খগেন মহন্ত আৰু অৰ্চনা মহন্ত বাইদেউৰ এটি খুব ধুনীয়া গীত গাইছোঁ।
1: ঠিক আছে।

0: আমি প্রায় অনুষ্ঠানের শেষত আহি উপনীত হয়েছো। তোমাক বহুত বহুত ধন্যবাদ ইমানখিনি সময় আমার বাবে উলিয়াই আমাক ইমান সুন্দর ইমান খুড়িয়ায় এটি অনুষ্ঠান উপহার দিয়ার বাবে। শেষত এটি গীতেরে সামরণি করব বিচারিম, কিন্তু শেষত শ্রোতাসকলক কি কব বিচারিম?
1: হয়, মই আকাশবাণী পরিয়ালর সমূহ সদস্যকে মই ধন্যবাদ জ্ঞাপন করছো আর বিশেষকৈ তোমাক শ্রুতি। আসলে মোর দক্ষিণ গুৱাহাটীৰ সেই অনুষ্ঠানটোত লগ পাইছিলো তোমাক, তুমি মোৰ নাম্বাৰটো লৈছিলা। মোৰ জীৱনৰ প্ৰথম এনেকুৱা সাক্ষাৎকাৰ, ভাল লাগিছে। আগতে ৰেডিঅ' শুনিছিলোঁ, কেতিয়াও কল্পনা মানে কৰাই নাছিলো কেতিয়াও যে এনেকুৱা এটা অনুষ্ঠানলৈ আহিম, নিজৰ বিষয়ে অকণমান ক'ম। ভাল লাগিলে তোমাৰ লগত কথা পাতিলোঁ। গতিকে মই আকাশবাণীৰ এই অনুষ্ঠানটোৰ, আকাশবাণী গুৱাহাটীৰ মই আকৌ উত্তৰটো কামনা কৰিছোঁ। এনেকৈ সদায় ন প্ৰতিভাখিনিক আগুৱাই অনাত সহায় কৰক, আৰু লগতে শুভাকাংক্ষীসকলক মোৰ গুৰু যোগেন দাস ছাৰ, মোৰ মামা হীৰেণ দাস, মোৰ বন্ধু বান্ধৱী যিয়ে মোক সদায় প্ৰেৰণা দিয়ে। লগতে এতিয়া মই য'ত গান শিকি আছো দিগন্ত ভাৰতী ছাৰ, তেওঁকো, লগতে মোৰ মা দেউতা, মোৰ সকলোকে, মোৰ শুভাকাংক্ষীসকলক মই ধন্যবাদ জনাইছোঁ। লগতে শ্ৰোতাসকললৈও ধন্যবাদ জনাইছোঁ। এনেকৈ গানৰ কাম কৰি থাকিম, আগবাঢ়ি গৈ থাকিবলৈ সদায় চেষ্টা কৰিম। আপোনালোকৰ আশীৰ্বাদ আৰু মৰম মোৰ সদায় মোৰ কাম্য। আৰু শেষত মই জুবিনদাৰ এটি গীতেৰে মই মোৰ অনুষ্ঠানৰ সামৰণি কৰিম। হেৰবাহী গীতটি গাবলৈ অকণমান চেষ্টা কৰিছোঁ।
0: ঠিক আছে।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই শাশ্বতী তালুকদাৰে আজিলৈ ইমানতে বিদায় লৈছো। নমস্কাৰ।

সম্পূৰ্ণ শ্ৰোতাসকলে যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। এটা নিবেদন কৰিবলৈ লোৱা হৈছে ভজনৰ অনুষ্ঠান। অনুষ্ঠানৰ প্ৰথমে এয়া সঞ্জীৱ আভায়ংকৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এটা নিবেদন কৰিবলৈ লোৱা হৈছে ঘোষ ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু।

টলষ্টয়ে কৈছিল, মানুহ প্ৰেমেৰে জীয়াই থাকে। আপোনাৰ জীৱনতো চাগে এনে কোনোবা আছে যাৰ কথা মনলৈ আহিলে বুকুখন অলপ জোৰেৰে ধপধপাই উঠে, যাৰ অভিমানী মুখখনে ব্যাকুল কৰি তোলে। ঠিক তেনেকৈ আপোনাৰো চাগে তেনেকৈ কৰে। প্ৰিয় শ্ৰোতা, আমাৰ জীৱনত প্ৰত্যাশাৰ শেষ নাই। প্ৰত্যাশা যিমান সংগ্ৰামো সিমান, কিন্তু কেতিয়াবা প্ৰত্যাশাতকৈ যেন আমি জীৱনৰ পৰা

বহু পাওঁ। কাৰোবাৰ মৰম আৰু সান্নিধ্যৰ মাজত আমি নিৰাপত্তা বিচাৰি পাওঁ, জীৱনে নতুন গতি লাভ কৰে, মোহনীয় হৈ পৰে আমাৰ পৃথিৱীখন। লতা মঙ্গেশকাৰে গোৱা এই গীতটিয়ে আপোনাৰ হয়তো লৈ যাব পাৰে আপোনাৰ মনৰ জগতখনলৈ।

এবাৰ আহিছো মোৰ আন এটি ভাল লগা গীতলৈ। আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ কণ্ঠত যি যাদু আছে, সেয়া হয়তো আন কাৰো মাজতে বিচাৰি পোৱা নাযায়। সুখৰ মুহূৰ্ততে হওক বা বিৰহৰ পৰতেই হওক, জুবিন গাৰ্গৰ গান অবিহনে আমাৰ অনুভৱবোৰ যেন আধৰুৱা। আজিৰ এই ৰামধেনু অনুষ্ঠানটিত আপোনালোকক শুনাব বিচাৰিছো জুবিন গাৰ্গৰ এটি অতি জনপ্ৰিয় আৰু চিৰসেউজ গীত। যিটো গীত শুনিলে মোৰ লগতে আপোনাৰো হয়তো মনৰ উদাসীনতাবোৰ আঁতৰি যাব আৰু মনটো প্ৰেম ভালপোৱাৰে ভৰি পৰিব।

কি অপূর্ব অনুভব নহয়নে? এবার আহিছো মোৰ ভাল লগা আন এটি গীতলৈ। প্ৰেম কেতিয়াবা উচ্চস্বৰে কোৱা নহয়, হৃদয়ৰ নিঃশব্দ স্পন্দনত অনুভৱ কৰা হয়। কিছুমান গান কেৱল গান নহয়, হৃদয়ৰ গোপন ডায়েৰী হৈ পৰে। প্ৰতিটো শব্দ যেন কাৰোবাৰ নাম লৈ ধীৰে ধীৰে কাণত কয়, তুমি সদায় মোৰ ওচৰতেই আছা।

সেয়া আছিল ব্লেকমেইল ছবিখনৰ পৰা কিশোৰ কুমাৰৰ কণ্ঠৰ এটি গীত। গীতটি শুনি নিশ্চয় আপোনালোকৰো ভাল লাগিছে। এইবাৰ আহিছো মোৰ ভাল লগা আন এটি গীতলৈ। কেতিয়াবা সময়ে আমাক বহুত দূৰলৈ লৈ যায়, মানুহ সলনি হয়, পৰিস্থিতি সলনি হয়, কিন্তু কিছুমান অনুভৱ, কিছুমান স্মৃতি সদায় একে থাকে। সুৰৰ মাজতেই কেতিয়াবা আমি বিচাৰি পাওঁ আমাৰ নিজৰেই কাহিনী। এইখিনিতে মোৰ ভাল লগা এটি গীত মনলৈ আহিছে মঞ্জুস্না মহন্তৰ কণ্ঠত, যিটো গীতে হয়তো আপোনাৰো হৃদয় স্পৰ্শ কৰিব পাৰে।

সুৰ প্ৰিয় শ্ৰোতা, মোৰ লগতে হয়তো আপোনাৰ প্ৰিয় দেৱানন্দ অভিনীত গাইড ছবিখনিৰ পৰা কিশোৰ কুমাৰ আৰু লতা মংগেশকাৰৰ দ্বৈতকণ্ঠৰ এই গীতটি

প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হোৱাৰ লগে লগে ঘোষ ঘোষিকাৰ প্ৰিয় গীতানুষ্ঠান ৰামধেনুৰ পৰা মই জুলীপ দেৱীয়ে আজিলৈ বিদায় লৈছোঁ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া নিবেদন কৰা হৈছে ৰুমা দেৱী কলিতাৰ খেয়াল ৰাগ ইয়ামান।

শাস্ত্ৰীয় সংগীত অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে ৰুমাদেৱী কলিতাৰ কণ্ঠত খেয়াল শুনিলে ৰাগ ইয়মান। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় নিশা 10:30 বাজি গৈছে। ইয়াৰ লগে লগে সামৰিব লাগিব আমাৰ আজিৰ অনুষ্ঠান সূচী। কাইলৈ এই একে মিটাৰতে অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি শনিবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 22 দিন, 1948 শকাব্দৰ 16 জেঠ আৰু 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ আজি 6 তাৰিখ। এতিয়া সময় পোৱা 5:33:41 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিবলৈ পাব।